ইমান পৰে শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত অনন্ত ওজাৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, লক্ষণ দাস আৰু সংগীবিন্দৰ কণ্ঠত নাম, অনিমা চৌধুৰীৰ কণ্ঠত লোকগীত, সংগীতা বৰঠাকুৰৰ কণ্ঠত ভক্তিমূলক গীত আৰু সুৰজিৎ দত্তৰ কণ্ঠত সুৰদাস ভজন শুনিলে।

প্ৰথমে শুনক আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীৰ 7:20 প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানত হেল্ল' যুৱবাণীৰ অতিথি হিচাপে থাকিব গায়ক হিমাংশু তালুকদাৰ। অনুষ্ঠানটি আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। হেল্ল' যুৱবাণী আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজ AIR গুৱাহাটীৰ পৰাও পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। লগতে থাকিব মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান বৰষা শৰ্মাৰ কণ্ঠৰ লোকগীত আৰু নীতিশা গোস্বামীৰ কণ্ঠৰ আধুনিক গীত। পুৱা 6:15 বৰ্ণালী দাসৰ কণ্ঠত ভজন, 6:20 আৰু নিশা 8:15 বুলুমেধি কণ্ঠৰ লোকগীত, 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 11:30 বজাৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী কুইন দাস, অসীম হাজৰিকা, মমতা বৰঠাকুৰ, ঋতুপৰ্ণ শৰ্মা আৰু নিৰুপমা বৰুৱা। দিনৰ 12:10 পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, হে জিন্দগি পুকাৰতে, চৰচায়া প্ৰাদেশিক সংগীত আৰু গীত ৰাংগিলি। বিয়লি 3 বজাৰ পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:30 বজাত ভজনৰ অনুষ্ঠান, 9:30 বজাত ঘোষকঘোষিকাৰ প্ৰিয় গীত অনুষ্ঠান ৰামধেনু। নিশা 10:00 বজাত শাস্ত্ৰীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱেশন কৰিব সৌৰভ সুব্ৰ দত্তই ৰাগ ৰাগেশ্ৰী। নিশা 10:00 বজাত ICC মহিলা T20 বিশ্বকাপ প্ৰতিযোগিতা 2026ৰ দ্বিতীয়খন ছেমিফাইনেল লণ্ডনৰ অভেলৰ পৰা পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এইবাৰ শুনক মহাবাহুৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি দিনৰ 12:30 বজাৰ আইদৰ বুলনিত বিচিত্ৰানুষ্ঠান পৰিৱেশন কৰিব গুৱাহাটীৰ শ্বহীদ নগৰৰ সুৰুজমুখী আত্মসহায়ক গোটে সম্পাদিকা বিচিত্ৰা বৰ্মন। নিশা 8:02 বজাত নতুন দিগন্ত অনুষ্ঠানটিৰ বিষয় প্ৰকৃতিৰ পুনৰুদ্ধাৰ আৰু বাৰীৰ গুৰুত্ব। অংশগ্ৰহণ কৰিব জয়ন্ত কুমাৰ পাঠক আৰু দীপাংকৰ লহকৰে। অনুষ্ঠানটি আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। পুৱা 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 7:30 বজাত অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানত হীৰেণ ভট্টাচাৰ্যৰ বিষয়ে যুগুতাই আগবঢ়াব ইন্দ্ৰজিৎ দাসে। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। দিনৰ 11:05 বজাত পৰাগমালা লাইভ। 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত শুনিবলৈ পাব এখনি প্ৰামাণ্য আলেখ্য দীপৰ বিল, সংৰক্ষণ আৰু গুৰুত্ব। আগবঢ়াব দিব্যজ্যোতি কলিতা আৰু মেঘনা দেৱীয়ে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, সহযোগ কৰিছে প্ৰাঞ্জিত প্ৰীতম কলিতাই। বিয়লি 5:25 বজাত শুনিবলৈ পাব কুসুম তালুকদাৰৰ এখনি হিন্দী কথিকা

शिक्षा और सामाजिक परिवर्तन সন্ধিয়া 6:10 কৃষি জগত এই অনুষ্ঠানত আগবঢ়োৱা হ'ব এটি কথোপকথন বিষয় ব্যৱসায়িক ভিত্তিত উদ্যান শস্যৰ পুলিবাৰী স্থাপনৰ দ্বাৰা সংস্থাপন অংশগ্ৰহণ কৰিব ডক্টৰ শৰৎ শইকীয়া আৰু ডক্টৰ অঞ্জন বৰাই আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে প্ৰযোজনা উৎপল বৰাৰ নিশা 10:00 বাঘ চিকাৰৰ গীত প্ৰযোজনা নীল চক্ৰৱৰ্তীৰ অনুষ্ঠান পৰিচিতি ইমানেই এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মৈভৰ 299.9 মিটাৰত এতিয়া শুনক বৰ্ণালী দাসৰ কণ্ঠত ভজন

ইমান পৰে শ্ৰোতাসকলে বুলুমিধি কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 বজাত।

মৃণাময়ৰ 99.9 মিটাৰত এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীত অনুষ্ঠান মধুবন।

অনুষ্ঠানৰ প্ৰথমে শুনক শ্বৰ ছবিৰ পৰা মান্না দে, মহেন্দ্ৰ কাপুৰ আৰু সংগীবিন্দ কণ্ঠৰ এটি গীত, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনাম জুৱেল থিফ ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু ভূপেন ভূপেন্দৰ আৰু সংগীবৃন্দৰ কণ্ঠৰ এই গীতটি। সংগীত এছ ডি বৰ্মনৰ।

0: শ্ৰোতাসকলে মধুবন অনুষ্ঠান দি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক মেৰী জাং ছবিখনৰ পৰা কিশোৰ কুমাৰ আৰু এছ জানকীৰ কণ্ঠৰ এটি গীত, গীতৰ কথা আনন্দ বাগচীৰ, সংগীত লক্ষ্মীকান্ত
1: প্যাৰেলালৰ। Would you like? दोस्तों कौन सा डांस पसंद करेंगे आप?

0: गाता रहे
1: मधुबनत এইবাৰখনক গাইড ছবিৰ পৰা কিশোৰ কুমাৰ আৰু লতা মঙ্গেশকাৰৰ কণ্ঠৰ এটি গীত সংগীত এছ ডি বৰ্মনৰ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে বাতৰি।
1: এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295 বৃদ্ধি হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গ'লত পৰাস্ত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। এই আলোচনাই দুয়ো দেশক দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ চালি জাৰি চোৱাৰ লগতে সম্পৰ্ক অধিক শক্তিশালী কৰা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময়ৰ সুযোগ দিব। আলোচনাকালত দেশ দুখনৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তিত স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী কালি বিয়লি নতুন দিল্লীত উপস্থিত হয়। এয়া প্ৰধানমন্ত্ৰী টাকাইছিৰ ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই ভ্ৰমণে ভাৰত আৰু জাপানৰ বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব শক্তিশালী কৰাত সহায় কৰিব। উল্লেখযোগ্য যে 2024 চনৰ নৱেম্বৰত টকিঅ'ত অনুষ্ঠিত প্ৰথম অৰ্থনৈতিক সুৰক্ষা বিষয়ক আলোচনাত দুয়ো দেশে কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ ক্ষেত্ৰত 5টা অগ্ৰাধিকাৰৰ ক্ষেত্ৰ চিনাক্ত কৰিছিল। এই ক্ষেত্ৰসমূহ আছিল ছেমি কণ্ডাক্টৰ, অত্যাৱশ্যকীয় খনিজ পদাৰ্থ, ভেষজ, স্বচ্ছ ইন্ধন, তথ্য আৰু যোগাযোগ প্ৰযুক্তি। শেহতীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সত অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হৈছিল। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। অসম আৰু অৰুণাচল প্ৰদেশৰ শেহতীয়া বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্তাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত শ্ৰীচৌহানে বানত ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ আদায় দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। ইয়াৰ পূৰ্বে শ্ৰীচৌহান আৰু ৰিজিজুৱে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ সৈতে ৰাজ্যখনৰ বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহ আকাশমাৰ্গেৰে পৰিদৰ্শন কৰে। দলটোৱে প্ৰথমে পূব ছিয়াং জিলাৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত পাছিঘাট অঞ্চল পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁলোকে বইংগাঁৱৰ বান পৰিস্থিতিৰ বুজ লয়। আকস্মিক বান আৰু ভূমিস্খলনৰ ফলত এই গাঁওখনৰ 20টাৰো অধিক বাসগৃহ পানীত বুৰ যোৱাৰ লগতে বহু পৰিমাণৰ শস্য আৰু পশুধনৰ হানি হয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বানত গৃহহীন হোৱা গাঁওবাসীৰ সৈতে মত বিনিময় কৰে। তেওঁ এই লোকসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আৰ্থিক আৰু আন্তঃগাঁথনিমূলক সাহায্য প্ৰদানৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে ৰাজ্যিক প্ৰশাসনৰ সহযোগত উদ্ধাৰ অভিযান শীঘ্ৰেই সম্পন্ন কৰাৰ নিশ্চয়তা প্ৰদান কৰে। ইয়াৰ পাছত তেওঁলোকে নতুনকৈ গঠন হোৱা কেই পান্যৰ জিলাৰ নিপকো কলনী পৰিদৰ্শন কৰে। জম্মুৰ ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বোৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। 57 দিন ধৰি চলিবলগীয়া এই যাত্ৰা কাইলৈ পৰম্পৰাগতভাৱে অনন্তনাগ জিলাৰ নুনুৱান পেহেলগাম পথেৰে আৰু গণ্ডৰৱাল জিলাৰ চমু বালতাল পথেৰে আৰম্ভ হ'ব। যাত্ৰীসকলৰ থকা খোৱা, অনাময়, স্বাস্থ্যসেৱা, পৰিবহণকে ধৰি সকলো দিশতেই দৃষ্টি ৰখা হৈছে। যাত্ৰীসকলে 44 নম্বৰ জম্মু কাশ্মীৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰিব লাগিব। বিকল্প পথ যেনে মোগল ৰোড আৰু ধাৰ ৰোডেৰে যাত্ৰাৰ সুবিধা দিয়া নহ'ব। পুৱা 6 বজাৰ পৰা 8 বজাৰ ভিতৰত লক্ষণপুৰত উপস্থিত হোৱা যাত্ৰীসকলক সুৰক্ষাৰ সৈতে জম্মুলৈ আগবঢ়াই নিয়া হ'ব। আনহাতে পলমকৈ উপস্থিত হোৱা লোকসকলে নিৰাপত্তাজনিত নীতি নিৰ্দেশনা মানি অপেক্ষা কৰিব লাগিব। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিৰ সৈতে আজি হ'বলগীয়া বিস্তৃত আলোচনাই ভাৰত জাপান বিশেষ কৌশলগত আৰু গোলকীয় অংশীদাৰিত্ব বৃদ্ধিত সহায় কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশা প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী ভাৰতলৈ প্ৰথম চৰকাৰী ভ্ৰমণত তেওঁক আতিথ্য কৰিবলৈ পাই তেওঁ সুখী হৈছে। দুয়োগৰাকী নেতাৰ যৌথ প্ৰচেষ্টাত ভাৰত আৰু জাপান, ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ লগতে বিশ্বৰ প্ৰেক্ষাপটত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰে উজ্জ্বলি উঠিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাৰ ৰাষ্ট্ৰীয় সংসদৰ অধ্যক্ষ জৰ্জ ৰড্ৰিগজে কৈছে যে দেশখনত হোৱা ভূমিকম্পৰ ফলত মৃত লোকৰ সংখ্যা 2295 বৃদ্ধি হৈছে। আনহাতে 11,000 অধিক লোক আহত হৈছে। অগাপিছাকৈ হোৱা দুটা ভূমিকম্পৰ ফলত কমেও 13,000 লোক গৃহহীন হৈছে বুলি অধ্যক্ষগৰাকীয়ে কয়। তেওঁ লগতে কয় যে এটা শতিকাৰ ভিতৰত দেশখনত কেইবাটাও শক্তিশালী ভূমিকম্প সংঘটিত হৈছে। আৱদ্ধসকলক উদ্ধাৰৰ বাবে অভিযান অব্যাহত আছে বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে ভেনিজুৱেলাৰ অন্তৱৰ্তীকালীন ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগজে প্ৰলয়ংকাৰী ভূমিকম্পৰ ফলত 2,000+ লোকৰ প্ৰাণহানিৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত দেশখনত কালিৰে পৰা 7 দিনৰ বাবে শোক ঘোষণা কৰিছে। উল্লেখযোগ্য যে দক্ষিণ আমেৰিকাৰ ৰাষ্ট্ৰখনত যোৱা 25 জুনত 7.2 আৰু 7.5 প্ৰাবল্যৰ দুটা শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ ফলত অসংখ্য বাসগৃহ আৰু প্ৰতিষ্ঠান ধবংস হৈছিল। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই কালি নতুন দিল্লীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত ডেংগুৰ ৰোগ প্ৰতিৰোধৰ প্ৰস্তুতিৰ বাবে গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা পৰ্যালোচনা কৰে। বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰ আৰু পৌৰ নিকায়সমূহক প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ এই ৰোগ প্ৰতিৰোধৰ বাবে নিৰ্বাচিত জনপ্ৰতিনিধি, ৱাৰ্ড কমিশনাৰকে ধৰি সংশ্লিষ্টসকলক কাৰ্যকৰী ব্যৱস্থা লবলৈও পৰামৰ্শ দিয়ে। কালিৰ বৈঠকত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে দেশত বিশেষকৈ ৰাজধানী দিল্লীত ডেংগু ৰোগৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত অৱগত কৰা হয়। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 77 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফল পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচী শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীবাজপেয়ীয়ে মণিপুৰক সেউজ কৰি তোলাৰ লগতে বনাঞ্চল সংৰক্ষণৰ বাবে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণ আৰু সহযোগিতা কামনা কৰে। তেওঁ কয় যে বনাঞ্চলক লৈ এই উদযাপনে প্ৰকৃতি সুন্দৰ ৰূপত ভৱিষ্যৎ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ প্ৰতি দায়বদ্ধতাৰ সৃষ্টি কৰে। ৰাজ্যখনত বন মহোৎসৱ সপ্তাহত 15,00,000 গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। বিভিন্ন চৰকাৰী বিভাগ, কৃষক, নাগৰিক সমাজ, ছাত্ৰ ছাত্ৰী আৰু সংগঠনৰ সহযোগত গছপুলি ৰোপণৰ কাৰ্যসূচী লোৱা হৈছে। অসমতো কালি বন মহোৎসৱ সপ্তাহৰ শুভাৰম্ভ কৰা হয়। ফিফা বিশ্বকাপ ফুটবলত নক আউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি নিশা আটলাণ্টাত কংগোৰ বিৰুদ্ধে ৰাউণ্ড অফ 32ৰ এখন খেলত হেৰী কেনে শেষৰ 15 মিনিটৰ ভিতৰত 2 গ'ল দি ইংলেণ্ডক উদ্ধাৰ কৰে। এই জয়ৰ জৰিয়তে ইংলেণ্ডে ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। ইয়াৰ পাছত দলটোৱে অহা 6 জুলাইত সহায়োজক মেক্সিকোৰ বিৰুদ্ধে খেলিব। আজি পুৱা 5:30 বজাত কেলিফৰ্ণিয়াত আয়োজিত নক আউট পৰ্যায়ৰ আন এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাৰ বিৰুদ্ধে খেলিব। ইয়াৰ পূৰ্বে মেক্সিকো চিটি ষ্টেডিয়ামত অনুষ্ঠিত আন এখন খেলত মেক্সিকোৱে ইকুৱেডৰক 2-0 পৰাস্ত কৰি ৰাউণ্ড অফ 16ৰ বাবে যোগ্যতা অৰ্জন কৰে। টেক্সাছত আইভৰি কোষ্টক 2-1 পৰাস্ত কৰি নৰৱে আৰু ছুইডেনক 3-0 পৰাস্ত কৰি ফ্ৰান্সেও ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। টি টুৱেণ্টি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত কালি চেষ্টাৰ লে ষ্ট্ৰীটত বৰষুণৰ বাবে ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত প্ৰথমখন মেচ অমীমাংসিত হৈ ৰয়। প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ মেচখনত ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 189 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ অধিনায়ক শ্ৰেয়াৰ্ছ আয়াৰে 47টা বলত সৰ্বাধিক 67 ৰান সংগ্ৰহ কৰে। অপেনিং বেটছমেন অভিষেক শৰ্মাই 59 ৰান আৰু শিৱম দুবে 42 ৰান কৰি আউট নোহোৱাকৈ থাকে। ইংলেণ্ডৰ হৈ ছাকিব মাহমুদে 3টা উইকেট দখল কৰে। অৱশ্যে আয়োজক ইংলেণ্ডে প্ৰতিকূল বতৰৰ বাবে দ্বিতীয় ইনিংছত বেটিং কৰাৰ সুযোগ লাভ নকৰিলে। ইয়াৰ পাছত দুয়োটা দলে শনিবাৰে মানচেষ্টাৰত হ'বলগীয়া 5খনীয়া শৃংখলাৰ দ্বিতীয়খন টি টুৱেণ্টিত মুখামুখি হ'ব। শৃংখলাৰ তৃতীয়খন মেচ 7 জুলাইত নটিংহামত অনুষ্ঠিত হ'ব। অহা 11 জুলাইত সমাপ্ত হ'বলগীয়া অন্তিম 2খন মেচ ব্ৰিষ্টল আৰু ছাউথহাম্পটনত অনুষ্ঠিত হ'ব। বাতৰি শেষ হোৱাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইছিৰ সৈতে নতুন দিল্লীত বাৰ্ষিক উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কালি ধেমাজিৰ বান পৰিস্থিতিৰ বুজ লয়। ভগৱতী নগৰ বেছ কেম্পৰ পৰা অমৰনাথ যাত্ৰীৰ প্ৰথমটো দলৰ যাত্ৰা জম্মু কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাই আজি পুৱা শুভাৰম্ভ কৰে। ভেনিজুৱেলাৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 2295লৈ বৃদ্ধি হৈছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলত পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়ামৈভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো আধুনিক গীত অনুষ্ঠানটি। অনুষ্ঠানত প্ৰথমে শুনক মনীন্দ্ৰ কুমাৰ শইকীয়াৰ কণ্ঠৰ এটি গীত, গীতৰ কথা কেশৱ দত্তৰ।

শ্ৰোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক আশা শৰ্মা কটকীকণ্ঠৰ এটি গীত, গীতৰ কথা লক্ষ্য হীৰা দাসৰ।

শ্ৰোতাসকলে আধুনিকীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এইবাৰ শুনক বৰ্ণালী কলিতাৰ কণ্ঠ এটি গীত, গীতৰ কথা মনোজ শৰ্মাৰ।

অনুষ্ঠানৰ শেষত সেয়া আছিল ববিতা দত্ত, গীতৰ কথা অনুপম শইকীয়াৰ। আধুনিক গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি দেশপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া শুনক নিয়োগ বাতৰি। ভাৰত চেঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাৰ যিকোনো এটাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্ছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। পুনৰ কৈছো BSNL.co.in। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅলজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগতে 12,700 টকা গ্ৰেড পে আৰু অন্যান্য মানচ থাকিব। প্ৰাৰ্থী জিঅলজি বা এপ্লাইড জিঅলজি বিষয়ত পষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। পুনৰ কৈছো DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহা নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগতে অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থী বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। পুনৰ কৈছো SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে আঞ্চলিক বাতৰি। 8:00 বজাত সমাচাৰ প্ৰভাত, 8:15 বজাত মৰ্ণিং নিউজ আৰু 8:30 বজাত নৰ্থ ইষ্ট নিউজ ইন ইংলিছ শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰি খুচু মঞ্জিত গগৈয়ে। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বৰ্ষৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13খন জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয়ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
3: अभी क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा, हमारी टीम पूरा आकलन कर रही है।

0: रही है और अरुणाचल में भी आकलन का काम हो रहा है, लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का, पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं, तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं, तत्काल रिलीफ के काम यहाँ लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा। और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाएं।
1: মুখ্য সচিব ৰবি কোটা আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব LS ছাংচনে বানৰ ক্ষয়ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত এজন লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাত উন্নয়ন খণ্ডত কালি ৰাজ্যৰ শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজৰ পৰ্যালোচনা কৰে। অভিযানত কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সদস্যসকলে কেঁচুসাৰ প্ৰস্তুত কৰাৰ কামত নিষ্ঠাৰে নিয়োজিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপে জৈৱ কৃষি, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টান্ত দাঙি ধৰিব বুলি মন্তব্য কৰে। তেওঁ কাৰ্যালয়ৰ চৌহদৰ খালী ঠাইসমূহত ফল মূলৰ গছ ৰোপণ কৰাৰ লগতে সেউজ, পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া সমষ্টিৰ সৈতে অৰুণাচল সংযোগী জয়পুৰ দেওমালী খুনচা সংযোগী পথছোৱা ভূমিস্খলনৰ বাবে ক্ষতিগ্ৰস্ত হৈছে। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে কালি ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া দেওমালীৰ প্ৰশাসনিক বিষয়াসকলৰ সৈতে পথছোৱা পৰিদৰ্শন কৰে। পথছোৱা উপযোগী কৰি তোলাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিধায়কগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিগত কিছুদিন ধৰি অৰুণাচলত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে এই পথছোৱাত ভূমিস্খলনৰ ফলত যাতায়াত ব্যাহত হৈছিল। লোকপিয়ল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। গৃহ তালিকা গৃহ পিয়লৰ বাবে এই তিনিদিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। সামৰণি অনুষ্ঠানত শোণিতপুৰ জিলাৰ আয়ুক্ত তথা প্ৰধান লোকপিয়ল বিষয়া আনন্দ কুমাৰ দাস, ঢেকিয়াজুলি সমজিলাৰ আয়ুক্ত তথা অতিৰিক্ত লোকপিয়ল বিষয়া মানৱজ্যোতি নাথকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে। জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ দুটা পৰ্যায়ত অনুষ্ঠিত হয়। যোৱা 23 জুনৰ পৰা 25 জুনলৈ প্ৰথম পৰ্যায় আৰু 29 জুনৰ পৰা 1 জুলাইলৈ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হয়। উল্লেখযোগ্য যে অসমত লোকপিয়ল 2027ৰ গৃহ পিয়ল আৰু গৃহ তালিকা অহা 17 আগষ্টৰ পৰা 15 ছেপ্টেম্বৰলৈ অনুষ্ঠিত হ'ব। ইয়াৰ পূৰ্বে 2 আগষ্টৰ পৰা 16 আগষ্টলৈ নাগৰিকৰ বাবে স্বগণনাৰ সুবিধা থাকিব। মণিপুৰত কালি কেন্দ্ৰীয় চৰকাৰৰ এক পেৰ মা কে নাম অভিযানৰ সৈতে সংগতি ৰাখি 700 সংখ্যক বন মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ইম্ফলৰ পূব জিলাত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যখনৰ প্ৰধান মুখ্য বন সংৰক্ষক আৰু বন বিভাগৰ মুৰববী অনুৰাগ বাজপেয়ীয়ে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। এই উপলক্ষে ৰাজ্যজুৰি সেউজ আৱৰণ সৃষ্টিৰ লক্ষ্যৰে গছপুলি ৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं फरहत नाज। प्रधानमंत्री नरेंद्र मोदी जापान के प्रधानमंत्री सनाए तकाची के साथ आज नई दिल्ली में वार्षिक शिखर वार्ता करेंगे। कर्मचारी भविष्य निधि संगठन EPFO ने वित्त वर्ष 2025-26 के लिए ब्याज दर 8.25% रखने की घोषणा की। केंद्र सरकार ने भारत में व्हाट्सएप पर नए यूजर नेम फीचर को लेकर मेटा को नोटिस जारी किया, 3 दिन के भीतर स्पष्टीकरण मांगा। दिल्ली सरकार ने वायु प्रदूषण रोकने के लिए एक स्थायी शीतकालीन प्रदूषण मास्टर प्लान की अधिसूचना जारी की। फीफा फुटबॉल विश्व कप के रोमांचक मुकाबले में बेल्जियम ने सेनेगल को 3-2 से हराया और पुरुष क्रिकेट में भारत और इंग्लैंड के बीच पहला टी20

অনুষ্ঠানত এইবাৰ শুনক বিমল দেৱমেধিৰ কণ্ঠই দি গীত, গীতৰ কথা অপৰ্ণা বণিকৰ।

শ্রোতা সকলে আধুনিক গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষ পুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৰালী শৰ্মা কণ্ঠৰ এটি গীত, গীতৰ কথা অনুৰাধা শৰ্মা পূজাৰীৰ।

0: অনুষ্ঠানৰ শেষত সেয়া আছিল ৰাতুল কৃষ্ণ শৰ্মা। আধুনিক গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ঘণ্টেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস, অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস, আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। কেন্দ্ৰীয় চৰকাৰে অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিছে। ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যে কালি সন্ধিয়া দিছপুৰত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই আশ্বাস দিয়ে। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীয়ে চলিত বছৰৰ প্ৰথমটো বানৰ কবলত পৰা ধেমাজিকে ধৰি ৰাজ্যৰ 13খন জিলাৰ শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয়। শ্ৰীচৌহানে দুৰ্যোগৰ সময়ত চৰকাৰৰ শক্তিশালী স্থিতি তথা বানত ক্ষতিগ্ৰস্তসকলৰ প্ৰতি আগবঢ়োৱা সমৰ্থনৰ শলাগ লয়।
2: क्षति का पूरा आकलन नहीं हुआ है। असम की सरकार भी अभी पूरा हमारी टीम पूरा आकलन कर रही है और अरुणाचल में भी आकलन का काम हो रहा है, लेकिन असम की सरकार ने भी जो तत्परता दिखाई, जो रिस्पांस था मुख्यमंत्री जी का पूरी टीम का, उसके कारण कई लोगों की जिंदगी बच पाई, रेस्क्यू भी लोग किए गए। मुख्यमंत्री जी भी लगातार स्थिति पर नजर रखे हुए हैं, तो एक बार पूरा आकलन हो जाएगा तो उसके बाद अभी तो SDRF की जो राशि है उससे भी रिलीफ के काम चल रहे हैं, तत्काल रिलीफ के काम यहां लगातार जारी है। उसके बाद जो NDRF की बैठक होती है, NDRF से जो पैसा देते हैं, HM की अध्यक्षता में बैठक होती है, तो उससे भी असम को भी और अरुणाचल को भी दोनों को पूरा सहयोग किया जाएगा। और कोशिश ये होगी कि इतने व्यापक संकट के बाद भी हम जनता को इस संकट के पार निकाल के ले जाए।
1: মুখ্য সচিব ৰবি কোটা আৰু ৰাজ্য আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব LS Sangsone বানৰ ক্ষয় ক্ষতিৰ বিষয়ে কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিতংভাৱে অৱগত কৰে। মুখ্য সচিবগৰাকীয়ে দেশৰ প্ৰাকৃতিক দুৰ্যোগত প্ৰভাৱিত মুঠ এলেকাৰ 10% এলেকাই অসমৰ বুলি উল্লেখ কৰি ৰাজ্যত বৰ্তমানলৈকে 75,000 লোক বানত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিবলৈ দিয়ে। তেওঁ কয় যে ইয়াৰে সৰ্বাধিক ক্ষতিগ্ৰস্ত ধেমাজি জিলাত প্ৰায় 50,000 লোক বানৰ কবলত পৰাৰ লগতে বানত 1 লোকৰ মৃত্যু হৈছে। তদুপৰি জিলাখনত 8 লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে। ইপিনে উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ বাবে NDRF আৰু SDRFৰ দল নিয়োগ কৰা হৈছে। তেওঁ লগতে কয় যে বানত ক্ষতিগ্ৰস্ত জিলাসমূহত জৰুৰী সময়ত সহায় কৰিব পৰাকৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীকে ধৰি অতিৰিক্ত বাহিনী সাজু কৰি ৰখা হৈছে। ধেমাজি জিলাত স্থাপন কৰা 6টা আশ্ৰয় শিবিৰত বৰ্তমানেও প্ৰায় 1,000 লোকে আশ্ৰয় লৈ থকাৰ উপৰি ৰাজ্যৰ প্ৰায় 59টা স্থানত জৰুৰী বান সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে ক্ষতিগ্ৰস্ত লোকলৈ খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰা হৈছে। বানত ক্ষতিগ্ৰস্ত কৃষিভূমিৰ তথ্য সদৰি কৰি মুখ্য সচিবগৰাকীয়ে কয় যে ধেমাজি আৰু লখিমপুৰ জিলাকে ধৰি ৰাজ্যৰ প্ৰায় 7,000 হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে বিশ্বনাথ আৰু গোলাঘাট জিলাৰ প্ৰায় 1,380 হেক্টৰ ভূমি খৰাঙৰ কবলত পৰিছে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত, কৃষিমন্ত্ৰী পীযুষ হাজৰিকা, জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁইকে ধৰি ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী চৌহান আৰু ৰিজিজুৱে কালি অৰুণাচলৰ বান পৰিস্থিতি পৰ্যবেক্ষণৰ পাছত ইটানগৰৰ পৰা পোনে পোনে ধেমাজিৰ চিমেণ্ট চাপৰিত হেলিকপ্টাৰযোগে অৱতৰণ কৰে আৰু বান ক্ষতিগ্ৰস্ত অৰুণ চাপৰিৰ এলেকাসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত শ্ৰীচৌহানে বান ক্ষতিগ্ৰস্ত ৰাইজৰ ক্ষয় ক্ষতিৰ জৰীপ চলাই শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ'ব বুলি আশ্বাস দিয়ে। তেওঁ লগতে বান সমস্যা সমাধানৰ বাবে দীৰ্ঘম্যাদী আঁচনিৰো পোষকতা কৰে। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ বীৰুবাৰীৰ অসম দক্ষতা বিশ্ববিদ্যালয়ত কালি জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসমৰ যুৱক যুৱতীসকলৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সংস্থাপন লাভৰ বাট মুকলি কৰাৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই দক্ষতা বিকাশ কাৰ্যসূচী আৰম্ভ কৰা হৈছে। কালিৰ অনুষ্ঠানত জাপান ফাউণ্ডেচনৰ সঞ্চালক কোজি ছাটো আৰু ৰাজ্যৰ দক্ষতা নিয়োগ তথা উদ্যমিতা বিভাগৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীৰ লগতে ভাৰত জাপান ব্যৱসায়িক পৰিষদৰ অধ্যক্ষ সিদ্ধাৰ্থ দেশমুখ উপস্থিত থাকে। উল্লেখযোগ্য যে জাপানী ভাষা প্ৰশিক্ষণ গ্ৰহণৰ প্ৰথমটো দলত 29গৰাকী শিক্ষক থাকিব। 8 মাহ ধৰি চলিবলগীয়া এই শিবিৰত শিক্ষকসকলক জাপানৰ বিশেষজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ দিব। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলে পৰৱৰ্তী সময়ত বিভিন্ন শিক্ষানুষ্ঠান আৰু দক্ষতা বিকাশ কেন্দ্ৰত ছাত্ৰ-ছাত্ৰীসকলক জাপানী ভাষাৰ বিষয়ে জ্ঞান দিব। জাপানী ভাষাৰ প্ৰশিক্ষণৰ দিশত এয়া যুগান্তকাৰী পদক্ষেপ বুলি উল্লেখ কৰি শ্ৰীদৈমাৰীয়ে এই কাৰ্যসূচীত শিক্ষকসকলক জাপানী ভাষাৰ উচ্চাৰণ, যোগাযোগৰ কৌশল আদিৰ বিষয়ে প্ৰশিক্ষণ দিয়া হ'ব বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি নতুন দিল্লীত লোকসভার অধ্যক্ষ ওম বিড়লাক সাক্ষাৎ করে। সাক্ষাতের অন্তত মুখ্যমন্ত্রীগৰাকীয়ে সামাজিক মাধ্যমযোগে কয় যে সংসদীয় গণতন্ত্রক অধিক ফলপ্রসূ আৰু আধুনিক ৰূপ দিয়াৰ ক্ষেত্ৰত অধ্যক্ষগৰাকীৰ দৃষ্টিভংগী আৰু নেতৃত্ব সঁচাকৈ প্ৰশংসনীয়। বিশেষকৈ সংসদীয় কাৰ্যক্ৰমণিকাৰ ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ পৰা অসম বিধানসভাও যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়। ডঃ শৰ্মাই গণতান্ত্ৰিক ব্যৱস্থা অধিক স্বচ্ছ, গতিশীল আৰু জনমুখী কৰি তোলাৰ ক্ষেত্ৰত শ্ৰীবিৰলাৰ প্ৰচেষ্টা সঁচাকৈ প্ৰেৰণাদায়ক বুলি উল্লেখ কৰে। বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে কালি বিভাগীয় পৰ্যবেক্ষণ বৈঠকত অংশ লৈ কাম কাজসমূহৰ পৰ্যালোচনা কৰে। মুছলপুৰত অনুষ্ঠিত এই বৈঠকত পঞ্চদশ বিত্ত আয়োগ আৰু ষষ্ঠ ৰাজ্যিক বিত্ত আয়োগৰ দ্বাৰা বিটিচিলৈ অনুমোদন, লোক নিৰ্মাণ বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৌৰসভাকে ধৰি কেইবাটাও বিভাগৰ অধীনৰ কাম কাজ আৰু বিভিন্ন আঁচনিৰ অধীনত কাৰ্যসূচী ৰূপায়ণৰ অগ্ৰগতিৰ বুজ লোৱা হয়। শ্ৰীমহিলাৰীয়ে জনসাধাৰণে সৰ্বাধিক সুবিধা লাভ কৰিব পৰাকৈ সকলো প্ৰকল্প নিৰ্ধাৰিত সময়ত সম্পূৰ্ণ কৰাৰ লগতে কাম কাজসমূহ স্বচ্ছ হোৱাটো নিশ্চিত কৰিবলৈ আহান জনায়। সকলো বিষয়া কৰ্মচাৰীক উৎসৰ্গিত মনোভাৱ, দায়বদ্ধতা আৰু সমন্বয় ৰক্ষা কৰি কাম কৰিবলৈ আহ্বান জনায়।
3: আমাৰ যিটো ৰিভিউ মিটিং ডিপাৰ্টমেণ্টেল পি ডাব্লিউ ডি আৰু আমাৰ ফাইনেন্স কমিশ্যনৰ 24-25-26-26ৰ ফাইনেন্স কমিশ্যনৰ যিখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা যিখিনি এলোকেশ্যন আহিছে বাক্সা হিচাপে ইয়াৰ ওপৰত ৰিভিউ লৈছো আমি। প্ৰগ্ৰেছটো ভাল, বেয়া নহয়। তো আমাৰ ডিপাৰ্টমেণ্টেলি অফিচাৰসকলে যিখিনি প্ৰগ্ৰেছ আমাক দিলে, ৰিভিউত যিখিনি পাইছো ইয়াৰ ওপৰত আমাৰ ফিল ছাৰ্ভে হ'ব, যেনিবা কোনোবা 80%, কোনোবা 90%, কোনোবা 100% কমপ্লিশ্যন এনেকুৱা ৰিপৰ্ট দেখুৱাইছে। তো সেইটো আমি ফিল ছাৰ্ভে কৰিব আকৌ। তো সেইখিনি কথা খুব ভাল হৈছে বাক্সা হিচাপে। এফ চিটো খুব ভাল প্ৰগ্ৰেছ আৰু পি ডাব্লিউ ডি হিচাপেও আসাম মালা হোক, ইনফ্ৰাষ্ট্ৰাকচাৰ হোক বা নাবাৰ্ডত হোক বা ৱৰ্ল্ড বেংকত ব্ৰিজ, ৰাস্তা, এইবিলাক প্ৰগ্ৰেছ সময়মতে হৈ আছে, কিছুমান 100% কমপ্লিট হৈছে। তো লিখিত হিচাপে আমাক দিছে, দেখুৱাইছে, সেইটো আমি ফিল ছাৰ্ভে কৰিব আৰু এইখিনি কথা।
1: অহা 5 জুলাইত হবলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা লৈছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হবলৈ কোৱা হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হবলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। চৰকাৰী খণ্ডৰ তৈল প্ৰতিষ্ঠানসমূহে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস কৰিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য অপৰিৱৰ্তিত হৈ আছে। আজি মূল্য হ্ৰাস পোৱাৰ পাছত ৰাজধানী দিল্লীত পূৰ্বে 3,113 টকাত লাভ কৰা বাণিজ্যিক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য 2,930 টকালৈ হ্ৰাস পাইছে। উল্লেখযোগ্য যে পশ্চিম এছিয়াৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কেইবাবাৰো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ পাছত আজি প্ৰথমবাৰৰ বাবে মূল্য হ্ৰাস কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ ডিফু বৈদ্যুতিক উপ সংমণ্ডলৰ অধীনত 11 কিলোৱাটযুক্ত মিডিয়াম ভল্টেজ কোভাৰ্ট কণ্ডাক্টৰ অৰ্থাৎ MVCC নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা 30 জুলাইলৈ 11 কিলোৱাটৰ ফিডাৰ কৰ্তন কৰা হ'ব। এই সময়ছোৱাত ডিফুনগৰ, মাটিপুং, দলদলি আৰু ধনশিৰি এলেকাত বিদ্যুতৰ যোগান বন্ধ ৰখা হ'ব বুলি সংশ্লিষ্ট কৰ্তৃপক্ষই জাননী জাৰি কৰিছে। চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাঁও শোধনাগাৰত কালিৰে পৰা স্বচ্ছ ভাৰত অভিযানৰ অধীনত চাফাই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। শোধনাগাৰৰ মূল প্ৰৱেশদ্বাৰৰ চৌহদৰ পৰা আৰম্ভ কৰি ইয়াৰ সংলগ্ন অঞ্চলসমূহ পৰিষ্কাৰ কৰি ৰখাৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, স্বাস্থ্যবিধি পালন তথা পৰিচ্ছন্নতাৰ প্ৰতি জনসাধাৰণৰ মাজত সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। এই চাফাই অভিযানত ছিদলি চিৰাং সমষ্টিৰ বিধায়ক পানীৰাম ব্ৰহ্ম, কাজলগাঁও পৌৰসভাৰ উপসভাপতি ছামাদ আলী আহমেদ, ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া তথা শোধনাগাৰৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। সকলোৱে হাতে হাতে ঝাৰু, জাবৰৰ বেগ আৰু অন্যান্য সামগ্ৰী লৈ শোধনাগাৰৰ চৌহদ আৰু পথকে ধৰি বিভিন্ন ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে। বিধায়ক পানীৰাম ব্ৰহ্মই পৰিচ্ছন্নতা প্ৰতিজন নাগৰিকৰ নৈতিক দায়িত্ব বুলি উল্লেখ কৰি সমাজৰ সকলো শ্ৰেণীৰ লোকক এনে জনকল্যাণমূলক কাৰ্যসূচীত সক্ৰিয়ভাৱে অংশ লবলৈ আহান জনায়। ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ অন্তৰ্গত টেঙাখাত উন্নয়ন খণ্ডত কালি ৰাজ্যৰ শ্ৰম কল্যাণ, চাহ জনগোষ্ঠী আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলী বিভাগীয় কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হয়। মন্ত্ৰীগৰাকীয়ে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম কাজো পৰ্যালোচনা কৰে। অভিযানৰ কাৰ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সদস্যসকলে কেঁচুসাৰ প্ৰস্তুত কৰাৰ কামত নিষ্ঠাৰে নিয়োজিত হোৱাত সন্তোষ প্ৰকাশ কৰাৰ লগতে এনে পদক্ষেপে জৈৱ কৃষি, আত্মনিৰ্ভৰশীলতা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ইতিবাচক দৃষ্টান্ত দাঙি ধৰিব বুলি মন্তব্য কৰে। তেওঁ কাৰ্যালয়ৰ চৌহদৰ খালী ঠাইসমূহত ফল মূলৰ গছ ৰোপণ কৰাৰ লগতে সেউজ, পৰিষ্কাৰ আৰু সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ আহান জনায়। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। 2002 চনৰ পাছত আমেৰিকাই নক আউট পৰ্যায়ৰ প্ৰথমখন খেলত জয়লাভ কৰিছে। প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত আন এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অতিৰিক্ত সময়ত বেলজিয়ামৰ ইউৰি টাইলেমানছে পেনাল্টিৰ জৰিয়তে বিজয়সূচক গলটো দিয়ে। ইয়াৰ পূৰ্বে যোৱা নিশা আটলাণ্টাত অনুষ্ঠিত খেলত ইংলেণ্ডে কংগোক 2-1 গলৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ অন্তিম 15 মিনিটত ইংলেণ্ডৰ হেৰী কেনে 2টাকৈ গল দি দলক জয়ৰ সোৱাদ দিয়ে। অহা 6 জুলাইত হ'বলগীয়া প্ৰি কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ড মেক্সিকোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া আহক মনজিত গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
4: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহত ভিন ভিন বাতৰিয়ে শিৰোনাম দখল কৰিছে। ৰাজ্যৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগত কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জোৱেল ওৰামে কৰা মন্তব্যক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মন্ত্ৰীগৰাকীয়ে জনজাতিকৰণৰ বিষয়টো সুদূৰ পৰাহত বুলি ইংগিত দিয়াৰ পিছতেই বিৰোধী দল আৰু বিভিন্ন সংগঠনে তীব্ৰ সমালোচনা কৰা বুলি অসমীয়া প্ৰতিদিন কাকতে এটা বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনমভূমি কাকতেও মুখ্য বাতৰি হিচাপে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কিৰেণ ৰিজিজুৱে অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰি বানাক্ৰান্তক সকলো ধৰণৰ কেন্দ্ৰীয় সহায়ৰ আশ্বাস প্ৰদান কৰে। তেওঁলোকে বুধবাৰে বান বিধবস্ত ধেমাজি জিলাৰ জোনাই অঞ্চলত উপস্থিত হৈ ক্ষয় ক্ষতিৰ বুজ লয় আৰু স্থানীয় ৰাইজৰ সৈতে বাৰ্তালাপ কৰে। দি চেণ্টিনেল কাকতত এই বাতৰিটোক আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰা হৈছে। আহাৰমহীয়া বানত এই পৰ্যন্ত ৰাজ্যত 48,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন কাকততো বানৰ বাতৰিটোক মুখ্য বাতৰিৰ স্থান দিয়া হৈছে। সংসদৰ আগন্তুক অধিৱেশনত 130 সংখ্যক সংবিধান সংশোধনী বিধেয়ক উত্থাপন হ'বলগীয়া বাতৰিটোক দৈনিক অসম কাকতে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ অপসাৰণৰ বাবে আহি আছে কঠোৰ বিধেয়ক শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একে পৰিমাণৰ মাচুল আদায় দিয়াৰ পাছতো ৰাজ্যৰ ভিতৰুৱা তথা পিছপৰা অঞ্চলত ব্যাপক হাৰত লোডশ্বেডিং হোৱা বুলি দৈনিক অগ্ৰদূত কাকতে আছুতীয়াকৈ এটা বাতৰি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কামৰূপ মহানগৰ জিলা ন্যায়াধীশ আদালতে জুবিন গাৰ্গৰ পন্নী গৰিমা শইকীয়া গাৰ্গক তেওঁৰ সম্পত্তিৰ আইনী উত্তৰাধিকাৰী হিচাপে আনুষ্ঠানিকভাৱে ঘোষণা কৰাৰ পাছত আদালতে 25 জুনৰ নিৰ্দেশনামৰ্মে কালি প্ৰমাণ পত্ৰ প্ৰদান কৰে। আন কাকতসমূহৰ লগতে দৈনিক অগ্ৰদূত, অসমীয়া খবৰ, দি টাইমছ অব ইণ্ডিয়া কাকতেও বাতৰিটো গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত পৰিৱেশন কৰিছে।
1: লোকপিল 2027ৰ বাবে শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত ক্ষেত্ৰ প্ৰশিক্ষকসকলৰ জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি সামৰণি পৰে। গৃহ তালিকা গৃহ পিয়লৰ বাবে এই 3-দিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস। অসম চৰকাৰ আৰু জাপান ফাউণ্ডেচনৰ উদ্যোগত গুৱাহাটীত জাপানী ভাষাৰ প্ৰথমটো শিক্ষক প্ৰশিক্ষণ কেন্দ্ৰ মুকলি। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ, 19 কিলোগ্ৰাম ওজনৰ বাণিজ্যিক ৰন্ধন গেছৰ প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 183 টকাকৈ হ্ৰাস আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত বস্নিয়া আৰু হাৰ্জেগোভিনাক 2-0 গ'লত পৰাস্ত কৰি আমেৰিকাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। এতিয়া আঞ্চলিক বাতৰি ইমানে, খন্তেক পাছতে জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক সন্তান ছবিখনৰ পৰা ইন্দ্ৰাণী গাংগুলী আৰু ৰিদীপ দত্তৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ।

1942 এ লাভ ষ্টৰী এই ছবিখনৰ পৰা এইবাৰ শুনক কুমাৰ চানুৰ কণ্ঠৰ এটি গীত। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত ৰাহুল দেৱ বৰ্মনৰ।

শ্রোতাসকলে রূপালীধ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক তৰালী শৰ্মাৰ কণ্ঠত এটি গীত, তুমি আহিবানে ছবিখনৰ পৰা। গীতৰ কথা বিবি দেৱী বৰবৰুৱাৰ।

প্ৰিয় শ্ৰোতা, ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত সেয়া আছিল মহাবাতী ছবিত লতা মংগেশকাৰ আৰু উদিত নাৰায়ণ, গীতৰ কথা আনন্দ বক্সীৰ, সংগীত যতীন ললিতৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ ৰূপালী ঢৌ অনুষ্ঠানটি।

ৰূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। এতিয়া সময় পুৱা 9:45 হৈ গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 99.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্টজত। আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত ৰশ্মিতা কাশ্যপ, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, শ্বেখ আব্দুল্লা আহমেদ আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত অজয়ানন্দ আৰু তিলক চন্দ্ৰ দাস আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক কুইন দাসৰ কণ্ঠৰ এটি গীত। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা মুকুল বৰুৱাৰ।

অনুষ্ঠানত সেয়া আছিল কুইন দাস, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ। এইবাৰৰ শিল্পী অসীম হাজৰিকা, গীতৰ কথা কীৰ্তিকমল ভূঞাৰ।

অনুষ্ঠানত সেয়া আছিল অসীম হাজৰিকা, গীতৰ কথা কীৰ্তি কমল ভূঞাৰ। শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনো মমতা বৰঠাকুৰৰ কণ্ঠৰীতি গীত, গীতৰ কথা মহানন্দ গগৈৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

অনুষ্ঠানত সেয়া আছিল মমতা বৰঠাকুৰ, গীতৰ কথা মহানন্দ গগৈৰ, গীতিমালিকাৰ গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। এইবাৰ শুনক নীলোৎপল গায়নৰ কণ্ঠ এটি গীত, গীতৰ কথা কেশৱ দত্তৰ।

অনুষ্ঠানত সেয়া আছিল নীলোৎপল গায়ন, গীতৰ কথা কেশৱ দত্তৰ। গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শেষত এইবাৰ শুনক নিৰুপমা বৰুৱাৰ কণ্ঠ এটি গীত, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ।

গীতিমালিকাৰ গীত অনুষ্ঠানৰ শেষত সেয়া আছিল নিৰুপমা বৰুৱা, গীতৰ কথা নগেন বৰাৰ, প্ৰযোজনা অনুপম চৌধুৰীৰ। গীতিমালিকাৰ গীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1

0: অগ্নিযোগৰ
1: অগ্নিযোগৰ কিৰিয়তি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: অনুরাগ মুরগীত,
1: আলাপ অনুরাগ,
0: আভরণ মোর পুরোর মূর্তনা।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
0: অনুভূতি মোৰ তীত ৰহণীয়া।
1: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
0: বৰাৰ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: আজি সন্ধিয়া 7:20 বজাৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঁত ধৰিব ভাস্কৰ শইকীয়া, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী আজি সন্ধিয়া 7:20 বজাৰ পৰা।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে ক্ৰমে হিন্দী আৰু ইংৰাজীত বাতৰি আৰু 12:10ৰ পৰা সৈন্য বাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানসমূহ শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভত 99.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠিমান মন পৰখা অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত আছো মই শ্ৰুতি।

প্রিয় শ্রোতা, এইখিনিতেই জানাচোনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰমেশ্বৰ পাঠক, ধনদা পাঠক আৰু প্ৰভাত শৰ্মাৰ কণ্ঠৰ গীতেৰে। বৰ্ষা শৰ্মাৰ লোকগীত শুনিবলৈ পাব 6:10। 6:30 প্ৰচাৰ কৰা হ'ব নীতিশা গোস্বামীৰ দ্বাৰা পৰিৱেশিত আধুনিক গীত। 7:20 প্ৰচাৰ কৰা হ'ব লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঠ ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। এই অনুষ্ঠানটিৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্রিয় শ্রোতা, এইখিনিতেই জানো শুনা হওক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও আজিৰ দৰে একে সময়তে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মিল্কী সিনাম আৰু সংগীবৃন্দৰ কণ্ঠত জিকিৰ শুনিবলৈ পাব 6:10। শৰীৰ আৰু স্বাস্থ্য অনুষ্ঠানটি 6:30 প্ৰচাৰ কৰা হ'ব। বিষয় স্নায়ুশল্য চিকিৎসা আৰু ইয়াৰ বিভিন্ন দিশ। উপস্থিত থাকিব ডঃ অমৃত কুমাৰ শইকীয়া আৰু অনুষ্ঠানটি আঁত ধৰিছে স্নেহা পাঠকে। 7:20 ন প্ৰতিভা অনুষ্ঠানটি শুনিবলৈ পাব। উপস্থিত থাকিব উদীয়মান সত্ৰীয়া নৃত্যশিল্পী ভায়লিনা হাজৰিকা। আঁত ধৰিব কস্তুৰীমা দাস। মোৰ অনুভৱৰ গীতৰ অনুষ্ঠানটি শুনিবলৈ পাব 8:05। আৰু এই অনুষ্ঠানটিৰে সামৰা হ'ব কাইলৈৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে ৰামেশ্বৰ পাঠক, ধননা পাঠক আৰু প্ৰভাত শৰ্মাৰ কণ্ঠৰ গীতেৰে। প্ৰথমে শুনিছোঁ প্ৰভাত শৰ্মাৰ কণ্ঠৰ কেইটিমান গীত।

প্ৰিয় শ্ৰোতা, শুনি আছে গীতৰ নিয়মানুষ্ঠান মনোৰঞ্জন। ইমান পৰে প্ৰভাত শৰ্মাৰ কণ্ঠৰ কামৰূপী লোকগীত কেইটি শুনিলে। এতিয়া আগবঢ়াবলৈ লৈছো ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠকৰ কণ্ঠৰ কেইটিমান কামৰূপী লোকগীত।

প্ৰিয় শ্ৰোতা, ইমান পৰে গীতৰ নিয়মীয়ানুষ্ঠান মনোৰঞ্জন শুনিলে। আজিৰ মনোৰঞ্জন সজোৱা হৈছিল ৰামেশ্বৰ পাঠক আৰু ধনদা পাঠক আৰু প্ৰভাত শৰ্মাৰ কণ্ঠৰ গীতেৰে। এতিয়া আগবঢ়াবলৈ লৈছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালী হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলি কমিউনিকেশ্যন, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰমেশ্যন টেকনলজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত বিই বা বিটেক ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 110,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট DGM.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অফ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰভিজনাৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট SBI.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। শিক্ষণ প্ৰশিক্ষণ সংস্থান শুনিলে।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ গান।
1: প্ৰতি পুৱা 8:15 পৰা 8:25 বিবিধ
0: ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীয়ে
1: জীৱন আলীৰ জীৱন বন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবি ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজি টুকি থওক। আমাৰ নম্বৰ হৈছে 6003366944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166।

আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা, বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ বাবে 4খন নতুন আঁচনি ঘোষণা, ৰাজ্যৰ বিভিন্ন জিলাত ভি বি জি ৰামজী আঁচনিৰ শুভাৰম্ভ, অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন, অষ্ট্ৰিয়া আৰু পৰ্টুগাল ক্ৰোৱেছিয়াৰ খেল। বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতংগ বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যখনৰ বিভিন্ন খণ্ডৰ উন্নয়নৰ বিষয় লৈ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে মীন, পশুপালন আৰু দুগ্ধ উৎপাদন দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে আৰু মীন তথা দুগ্ধ উৎপাদন খণ্ডত ৰাজ্যৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰৰ বিষয়ভাৱে আলোচনা কৰে। সামাজিক মাধ্যমযোগে বৈঠকৰ সবিশেষ তথ্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আলোচনাত মাছৰ উৎপাদন আৰু ৰপ্তানি বৃদ্ধি কৰি মীন পালন খণ্ডত ৰাজ্যৰ অপাৰ সম্ভাৱনাৰ সদ্ব্যৱহাৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰে। তেওঁ কয় যে অনাগত সময়ত তেওঁলোকে এই অৱধাৰণাসমূহ ফলাফললৈ ৰূপান্তৰিত কৰাৰ বাবে কাম কৰিব আৰু ইয়াৰ ফলত অসম দেশৰ গুৰুত্বপূৰ্ণ মীন উৎপাদন তথা ৰপ্তানি কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। দুগ্ধ উৎপাদন খণ্ড সন্দৰ্ভত ড০ শৰ্মাই কয় যে বৈঠকত পশু চিকিৎসাৰ সুবিধাৰ সম্প্ৰসাৰণ, পশু ঔষধি কেন্দ্ৰ স্থাপন, টেট্ৰাপেক তথা দুগ্ধ পাউডাৰ প্ৰকল্প স্থাপন আৰু কৃত্ৰিম প্ৰজননৰ জৰিয়তে পশুধনৰ শ্ৰীবৃদ্ধিৰ পথ প্ৰশস্ত কৰি দুগ্ধ সমবায় খণ্ডৰ সুদৃঢ়কৰণক লৈ আলোচনা কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে আলোচনাৰ অন্তত সামাজিক মাধ্যমযোগে মীন খণ্ডত অসমৰ অপাৰ সম্ভাৱনাৰ পূৰ্ণ ব্যৱহাৰক লৈ আলোচনা কৰা বুলি প্ৰকাশ কৰে। আলোচনাৰ ফলাফলক লৈ আস্থা প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সমন্বিত প্ৰচেষ্টাই অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডৰ বিকাশ ত্বৰান্বিত কৰিব। এই প্ৰচেষ্টাই ৰাজ্যখনৰ কৃষক, উদ্যমী আৰু গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশেষভাৱে উপকৃত কৰিব বুলিও তেওঁ মন্তব্য কৰে। বৈঠকত মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে কে দ্বিবেদী, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভন আৰু সংশ্লিষ্ট মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পাছত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে। সাক্ষাৎকালত ডঃ শৰ্মাই

0: অসমৰ বান পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ অহাৰ বাবে মন্ত্ৰীগৰাকীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে বানত ক্ষতিগ্ৰস্ত প্ৰতিগৰাকী লোকৰ জীৱন জীৱিকা স্বাভাৱিক কৰি তোলাৰ বাবে দ্বৈত ইঞ্জিনযুক্ত চৰকাৰে তৎপৰতাৰে কাম আগবঢ়াই নিব। দিল্লী ভ্ৰমণৰত মুখ্যমন্ত্ৰীগৰাকীয়ে আজি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতেও আলোচনাত মিলিত হয়। বৈঠকত নেতা দুগৰাকীয়ে অসমৰ বিমান যোগাযোগ আৰু পৰিবহণ খণ্ডৰ ভৱিষ্যৎ পৰিকল্পনা খণ্ডৰ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰে। তেওঁলোকে লগতে অসমক পূব ভাৰতৰ গুৰুত্বপূৰ্ণ বিমান আৰু বাণিজ্য কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে শিলচৰ, মানস, উমৰাংচু, মাজুলী, ডিফু আৰু চৰাইদেউৰ প্ৰস্তাৱিত ছটা গ্ৰীণফিল্ড বিমান বন্দৰ আৰু হাফলঙত স্থাপন কৰিবলগীয়া হেলিপৰ্টৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। শিলচৰৰ নতুন বিমান বন্দৰৰ অধিকাংশ প্ৰস্তুতিমূলক কাম সম্পূৰ্ণ হৈছে আৰু প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰালয়ক অনুৰোধ জনোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে আজিৰ বৈঠকত ৰূপহী বিমান বন্দৰৰ সম্প্ৰসাৰণ আৰু এয়াৰবাছৰ সহযোগত অসমত বিমান পৰিবহণ কেন্দ্ৰ গঢ়ি তোলাৰ পৰিকল্পনাৰো পৰ্যালোচনা কৰা হয়। উন্নত যোগাযোগ ব্যৱস্থাই ৰাজ্যৰ যুৱ প্ৰজন্মৰ বাবে নতুন সুযোগ আৰু বিকাশৰ দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ৰাজ্যৰ বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বন বিভাগৰ বাবে চাৰিখন নতুন আঁচনিৰ বিষয়ে ঘোষণা কৰিছে। বন মহোৎসৱ উপলক্ষে পবিতৰা অভয়াৰণ্যত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ লৈ মন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যত অহা 10 আগষ্টৰ পৰা বৃক্ষবন্ধু আঁচনিৰ অধীনত 10 লাখ ছাত্ৰ ছাত্ৰীৰ জৰিয়তে 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। গছপুলিসমূহ তদাৰক কৰাৰ বাবে এগৰাকী জব কাৰ্ড কৰ্মীক বিশেষ দায়িত্ব দিয়া হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। ফলবাৰী নামৰ আঁচনিৰ বিষয়ে ঘোষণা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ থলুৱা বজাৰতে ফল মূলসমূহ সংৰক্ষণৰ উদ্দেশ্যে বন বিভাগে এই আঁচনি গ্ৰহণ কৰিছে। জন্মদিন, সেউজ, শপত, উদ্যান শীৰ্ষক আন এখন আঁচনিৰ সবিশেষ সদৰি কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত ৰাজ্যৰ প্ৰতিটো বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখন উদ্যান স্থাপনৰ লক্ষ্য লোৱা হৈছে। বন বিভাগৰ তত্বাৱধানত থকা এই উদ্যানত সকলোৱে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সেউজীয়া কৰাত সহায় কৰিব। মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ চৰচাপৰিসমূহ বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ বাবে বন বিভাগে চৰচাপৰি সেউজকৰণ আঁচনি নামৰ এখন নতুন আঁচনি গ্ৰহণ কৰিছে। এই আঁচনিৰ অধীনত চৰসমূহত পৰিৱেশ অনুযায়ী বিভিন্ন গছৰ গুটি ড্ৰোনৰ সহায়ত ছটিয়াই চৰ অঞ্চলসমূহক বনাঞ্চললৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াস কৰা হৈছে। বন মহোৎসৱত অংশগ্ৰহণ কৰাৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাজ্যত অবৈধ কাঠফলা কলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। বন বিভাগে দুৰ্গম এলেকাসমূহতো এনে কল উৎখাত কৰা বুলি মন্তব্য কৰে।
1: ইতিমধ্যে আমাৰ অবৈধ কাঠফলা মিলৰ ওপৰত একচন চলিয়ে আছে। যোৱা 3 দিন আগৰ পৰা আমাৰ বিভাগৰ সকলো বিষয়া কৰ্মচাৰীয়ে গাঁৱে গাঁৱে, ভিতৰুৱা অঞ্চলত, চৰ অঞ্চলত বিভিন্ন ঠাইত গৈ অবৈধ কাঠফলা মিল ভাঙি আছে আৰু প্ৰতিটো দিনেই মোৰ তাত ৰিপৰ্টিং কৰি আছে। প্ৰতিদিনে 40-50টা 60টা এনেকুৱা মিল ভাঙি আছে। যথেষ্ট ৰাইজেও আমাক ইনফৰমেশ্যন দি আছে আৰু এতিয়া আমি বিষয়াসকলক নিৰ্দেশনা দিছো যে নিজৰ নিজৰ ডিভিজন বা নিজৰ নিজৰ ৰেঞ্জত যিমান অবৈধ কাঠফলা মিল আছে 100% ধ্বংস কৰিব লাগিব আৰু যদি ধ্বংস কৰিব নোৱাৰে সেই বিষয়াজন লাইবল হ'ব। গতিকে প্ৰত্যেক ৰেঞ্জ অফিচাৰে নিজৰ ৰেঞ্জত থকা 100% এনেকুৱা অবৈধ কাঠফলা মিল ধ্বংস কৰি আমাক ৰিপৰ্ট দিব। ডিভিজনত ডিএফজনে ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টৰ ওপৰত আমি নিশ্চিত হ'ম যে অসমত এইটো বন্ধ হৈছে।
0: শ্ৰী বৰুৱাই লগতে কয় যে সমাগত বাজেট অধিৱেশনত পূৰ্বৰ দৰে এইবাৰো অসমৰ ৰাইজৰ সকলো দিশৰ উন্নয়ন, বিকাশ আৰু কল্যাণৰ বাবে বাজেট নিৰ্ধাৰণ কৰা হ'ব। ৰাজ্যত আজিৰে পৰা জীৱিকা অভিযান ভি ভি জি ৰামজী আঁচনি ৰূপায়ণ কৰা হৈছে। শিক্ষা, তথ্য প্ৰযুক্তি আৰু জনজাতীয় পৰিক্ৰমা মন্ত্ৰী ডাঃ অনুজ পেগুৱে ধেমাজি জিলাত আঁচনিখন শুভাৰম্ভ কৰি কয় যে পূৰ্বৰ এম জি এনৰেগা আঁচনিৰ তুলনাত অধিক উন্নত এই আঁচনিখনৰ জৰিয়তে জিলাখনৰ গ্ৰামাঞ্চলৰ পৰিয়ালসমূহক বছৰি 125 দিনৰ নিশ্চিত কৰ্মসংস্থাপন প্ৰদানেৰে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ লক্ষ্য লোৱা হৈছে। তেওঁ কয় যে কামৰ বাবে আবেদন, আবণ্টন আৰু মজুৰি প্ৰদান প্ৰক্ৰিয়া পূৰ্বতকৈ অধিক ক্ষিপ্ৰ আৰু স্বচ্ছভাৱে সম্পন্ন কৰা উদ্দেশ্যে এই আঁচনিখন সম্পূৰ্ণ ডিজিটেল প্ৰক্ৰিয়াৰে পৰিচালনা কৰা হ'ব। শ্ৰীপেগুৱে আঁচনিখনৰ অধীনত গ্ৰাম্য আন্তঃগাঁথনি নিৰ্মাণ, জল সুৰক্ষা, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ৰোধ কৰা আৰু জীৱিকাৰ স্থায়ী উৎস সৃষ্টিৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যখনৰ বাবে 2,144 কোটি টকা বিনিয়োগ সাপেক্ষ এই আঁচনিৰ অধীনত জিলাখনৰ প্ৰতিখন গাঁও পঞ্চায়তে গড়ে 1 কোটি টকাকৈ লাভ কৰিব। অনুষ্ঠানত চেচিবৰ গাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, ধেমাজি জিলাৰ আয়ুক্তৰ লগতে জিলা প্ৰশাসনৰ বিষয়াসকলো উপস্থিত থাকে। চিৰাং জিলাতো আজি আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। চিৰাং জিলাৰ গ্ৰাম্যোন্নয়ন বিভাগৰ উদ্যোগত কাজলগাঁৱত থকা জিলা কেন্দ্ৰৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য জেমছ বসুমতী

0: অধিকাৰী, পাৰিষদ, জিলা গ্ৰামোন্নয়ন বিভাগৰ প্ৰকল্প সঞ্চালক, খণ্ড উন্নয়ন বিষয়াৰ লগতে আন বহু কেইবাগৰাকী উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত থাকে। কামৰূপ জিলাত আজি হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত আঁচনিখনৰ শুভাৰম্ভ অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক প্ৰকাশ চন্দ্ৰ দাস, গ্ৰঞ্চাত আৰু গ্ৰামোন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব ডঃ বল্লীপু কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। কামৰূপ জিলাৰ দণ্ডাধীশ দেৱকুমাৰ মিশ্ৰই এই পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষা পৰিচালনাৰ বাবে অনুমোদিত বিষয়াসকলৰ বাহিৰে আন লোকৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে। কোকৰাঝাৰ জিলাতো অনুৰূপ নিষেধাজ্ঞা জাৰি কৰা হৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থী আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে নিৰ্দেশ দিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনোধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। বজালী জিলাতো অসম লোকসেৱা আয়োগৰ পৰীক্ষা সুকলমে শান্তিপূৰ্ণ আৰু নিকা পৰিৱেশত সম্পন্ন কৰিবলৈ জিলা প্ৰশাসনে আইন অনুসৰি নিষেধাজ্ঞামূলক আদেশ জাৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে। বিভিন্ন জিলাত বান কমিছে যদিও ইয়াৰ পাছৰ পৰিস্থিতি অধিক জটিল হোৱা দেখা গৈছে। লখিমপুৰৰ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নি পানীৰ ফলত গগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ সমস্যাৰ সৃষ্টি কৰিছে। লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি স্থানীয় বিধায়ক নৱকুমাৰ দলে এই অংশ পৰিদৰ্শন কৰি শেহতীয়া পৰিস্থিতিৰ বুজ লয়। তাৎক্ষণিকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ তথা ভৱিষ্যতে যেনে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে বাঢ়নি পানীৰ মূল উৎসৰ পৰাই সমস্যা সমাধান কৰি পথছোৱাক সুৰক্ষিত কৰি তোলাৰ বাবে পৰিকল্পনা যুগুত কৰিবলৈ তেওঁ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। লখিমপুৰৰ বান পৰিস্থিতিৰ সন্দৰ্ভত আমাৰ সংবাদদাতা হিমাদ্ৰী দিহিঙীয়াৰ পৰা জানো আহক।
2: চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ ডাৱৰ বিস্ফোৰণৰ ঘটনাই লখিমপুৰ জিলাতো বাৰুকৈ প্ৰভাৱ পৰে। অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰৰ কেইবাখনো গাঁও বানৰ কবলত পৰিছিল যদিও বৰ্তমান বিপদসীমাৰ ঊৰ্ধত আছে। বানপানীয়ে ব্ৰহ্মপুত্ৰ মথাউৰিৰ লখিমপুৰৰ ঢকুৱাখানাৰ মাতমৰা টাকাৰচুক আদি অংশতে প্ৰভাৱ পেলাইছিল। ঢকুৱাখানা ৰাজহচক্ৰৰ অন্তৰ্গত হাঁহি পঞ্চায়তৰ বৃহত্তৰ নেমুটেঙানী, কঠালগুৰি, গোৰখালী আদি অঞ্চলত লাইপুলীয়া নৈয়ে খহনীয়াৰ সৃষ্টি কৰে। শেহতীয়াকৈ ঘিলামৰা উন্নয়ন খণ্ডৰ চামপৰা অঞ্চলত বাঢ়নি পানীৰ ফলত গোগামুখ ঢকুৱাখানা সংযোগী 22 নম্বৰ ৰাজ্যিক ঘাইপথৰ এটা অংশ বুৰ গৈ যাতায়াতৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি কৰে। অসম চৰকাৰৰ লোক নিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াবৰ্গৰ সৈতে স্থানীয় বিধায়ক নৱকুমাৰ দলে বানপানী হোৱা স্থানসমূহ পৰিদৰ্শন কৰি তাৎক্ষণিক পৰিস্থিতি নিয়ন্ত্ৰণৰ তথা ভৱিষ্যতে যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে সংশ্লিষ্ট বিষয়াবৰ্গৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে।
1: কাছাৰ জিলাৰ লখিমপুৰৰ বিখ্যাত কিউ প্ৰজাতিৰ আনাৰসে ইতিমধ্যে জৈৱিক গুণগত মান আৰু মিঠা সোৱাদৰ বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত স্বীকৃতি লাভ কৰিছে বুলি খাদ্য, ৰাজহুৱা বিতৰণ, গ্ৰাহক পৰিক্ৰমা তথা সমবায় বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। এই সন্দৰ্ভত আমাৰ বাতৰি বিভাগৰ প্ৰতিবেদন।
0: কিউ আনাৰস এবিধ অতি জনপ্ৰিয় আৰু বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ আনাৰসৰ প্ৰজাতি। পাতৰ কাষত কাঁইট নথকা এই আনাৰস অতি সোৱাদযুক্ত আৰু এটা ফলৰ ওজন ডেৰৰ পৰা তিনি কিলোগ্ৰাম পৰ্যন্ত হয়। পকা অৱস্থাত এই ফলৰ ৰং গাঢ় হালধীয়া আৰু ৰসাল হয়। মন্ত্ৰী কৌশিক ৰায়ে আজিৰ অনুষ্ঠানত কয় যে কিউ প্ৰজাতিৰ আনাৰস ইতিমধ্যে ডুবাইলৈ ৰপ্তানি কৰা হৈছে আৰু ইয়াৰ জৰিয়তে বিশ্ববাসীৰ সন্মুখত জিলাখনৰ কৃষকসকলৰ কঠোৰ পৰিশ্ৰম প্ৰতিফলিত হৈছে। তেওঁ কয় যে এই পদক্ষেপে শস্য চপোৱাৰ পাছৰ ব্যৱস্থাপনা অধিক উন্নত কৰিব আৰু ক্ৰেতা বিক্ৰেতাৰ মাজৰ পোনপটীয়া যোগাযোগ সুচল কৰি তুলিব। এনে পদক্ষেপে খেতিয়কৰ বাবে আনাৰসৰ নতুন বজাৰ আৰু ৰপ্তানিৰ সুযোগ সৃষ্টি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ লগতে ৰাজ্য চৰকাৰে কৃষকসকলৰ সৈতে কাছাৰৰ বিশ্বমানৰ আনাৰসত পূৰ্ণ সম্ভাৱনাৰ সদব্যৱহাৰ কৰিব বুলি আশ্বাস দিয়ে। অনুষ্ঠানত আনাৰসৰ আধুনিক সংৰক্ষণ, প্ৰসংস্কৰণ, মূল্য সংযোজন আৰু ৰপ্তানিৰ সম্ভাৱনাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। কাছাৰৰ সংবাদদাতা আহিৰাণী দাসৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই নিৰ্মালী শৰ্মা।
3: ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱা নিশা 4:30 বজাত হ'বলগা নক আউট পৰ্যায়ৰ আন এখন খেলত পৰ্টুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হ'বলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা ছান ফ্ৰান্সিস্কো বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বছনীয়া হাৰ্জে গভিনাক 2-0 গ'লত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সাক্ষাৎ, উন্নয়ন প্ৰক্ৰিয়াক লৈ আলোচনা। বন মহোৎসৱৰ সৈতে সংগতি ৰাখি বন বিভাগৰ 400 নতুন আঁচনি ঘোষণা। ৰাজ্যৰ বিভিন্ন জিলাত ভি ভি জি ৰামজি আঁচনিৰ শুভাৰম্ভ। অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনৰ ব্যৱস্থা। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি স্পেইন অষ্ট্ৰিয়াৰ আৰু পৰ্টুগাল ক্ৰোৱেছিয়াৰ খেল। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি নিশা 8:00 বজাত শুনিবলৈ পাব। নমস্কাৰ।
4: नमस्कार, आकाशवाणी समाचार के साथ मैं सर फिरोजी। प्रधानमंत्री नरेंद्र मोदी और जापान की प्रधानमंत्री सनाए तकाइची ने आज नई दिल्ली में वार्ता के दौरान कई क्षेत्रों में आपसी संबंध मजबूत करने पर विचार विमर्श किया। विदेश सचिव विक्रम मिश्री ने कहा कि दोनों नेताओं की बातचीत से ऊर्जा और आर्थिक सुरक्षा सहित कई क्षेत्रों में अच्छे परिणाम प्राप्त हुए हैं। उन्होंने कहा कि वार्षिक शिखर सम्मेलन में आर्थिक सुरक्षा से संबंधित कई निर्णयों को अंतिम रूप दिया गया। उन्होंने बताया कि पिछले वर्ष के वार्षिक शिखर सम्मेलन के बाद से 120 से अधिक बिजनेस टू बिजनेस समझौता ज्ञापनों पर हस्ताक्षर किए गए हैं। प्रधानमंत्री मोदी ने कहा है कि भारत जापान संबंध बहुत विशेष हैं और दोनों देशों के बीच आर्थिक साझेदारी की सफलता के कई शानदार उदाहरण मौजूद हैं। नई दिल्ली में आज भारत जापान संयुक्त आर्थिक मंच में श्री मोदी ने कहा कि जापान की विशेषज्ञता और निवेश तथा भारत की गति और व्यापकता के एक साथ मिलने पर पूरी दुनिया को लाभ होता है।
5: भारत जापान संबंध वाकई बहुत स्पेशल है। हमारी इकोनॉमिक पार्टनरशिप की सफलता के कई उज्जवल उदाहरण है। अभी अभी हमने हरियाणा के खरखोदा में मारुति सुजुकी के नए प्लांट का उद्घाटन किया। आज पूरे विश्व में सुजुकी की 2/3 कार्स भारत में बनती हैं और 100 से अधिक देशों को एक्सपोर्ट होने जा रही है।
4: प्रधानमंत्री ने कहा कि भारत और जापान ने आर्थिक सुरक्षा, आर्टिफिशियल इंटेलिजेंस, रक्षा और स्वास्थ्य जैसे कई क्षेत्रों पर समझौते किए हैं। ये समझौते दोनों देशों की साझेदारी को भविष्य के अनुकूल और असीमित बनाएंगे। श्री मोदी ने कहा कि आर्थिक जगत इस समय आपूर्ति श्रृंखला अड़चनों, व्यापार अनिश्चितता और वैश्विक मांग में गिरावट से जूझ रहा है। उन्होंने कहा कि भारत विश्व की सबसे तेजी से बढ़ती प्रमुख अर्थव्यवस्था है।
5: आज आर्थिक दुनिया सप्लाई चेन में रुकावटें, ट्रेड में अनिश्चितता और ग्लोबल डिमांड में गिरावट से जूझ रही है। लेकिन जैसे कहा जाता है, व्हेन द गोइंग गेट्स टफ द टफ गेट गोइंग। भारत विश्व की फास्टेस्ट ग्रोइंग मेजर इकोनॉमी है। पिछले फाइनेंशियल

0: relationship has both the trade and investment dimension. Therefore, I think it's a good partnership.
1: Petroleum and Natural Gas Minister Hardeep Singh Puri today said that India is rapidly expanding its refinery capacity. Addressing a press conference in New Delhi, Mr. Puri informed that in the next 6 to 12 months, the country's refining capacity will be brought to 300 million metric tons per annum. Talking about India's handling of the situation during the West Asia crisis, Mr. Puri said that for a long time, the government controlled the prices of petrol and diesel and reduced the duties imposed on them. In view of continuous rainfall in Uttarakhand's Pithoragarh district, the administration has suspended the issuance of inner line permits for the Adi Kailash and Om Parvat Yatra to ensure the safety of pilgrims. Subdivisional Magistrate SDM of Dharchula, Ashish Joshi, said that the administration will review the resumption of permit issuance after assessing the prevailing weather conditions. Governor of Bihar, Lieutenant General Retired Syed Atta Hasnain and Minister of State for External Affairs Pavitra Margarita will visit Iran tomorrow to attend the funeral ceremony of late Supreme Leader of Iran, Grand Ayatollah Sayyid Ali Khamenei. Minister of External Affairs said the high-level representation in the ceremony underscores the importance of civilizational ties, including people-to-people connection between the two countries. The southwest monsoon today has further advanced into entire Delhi, some more parts of Gujarat, remaining parts of Uttar Pradesh, most parts of Madhya Pradesh, Haryana, Punjab and some parts of Rajasthan. Refreshing showers in the national capital provided much relief from hot and humid weather. The weather department has forecast thunderstorms accompanied by rain over many parts of the national capital during the day, with generally cloudy skies expected to prevail. In the FIFA World Cup, Spain will face Austria in a round of 32 match at Los Angeles Stadium in Inglewood tonight. In the other round of 32 matches, Portugal will clash with Croatia in Toronto, while Switzerland will take on Algeria in Vancouver tomorrow morning. And that is the end of this news bulletin.
2: বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুন মাহৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত নকআউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। ভাৰত আৰু জাপানৰ মাজৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উল্লেখযোগ্য উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি ভাৰত জাপান যুটীয়া অৰ্থনৈতিক মঞ্চত ভাষণ দি শ্ৰীমোদীয়ে কয় যে জাপানৰ বিশেষজ্ঞতা আৰু বিনিয়োগ ভাৰতৰ গতি আৰু ব্যাপকতাৰ সৈতে মিলিত হলে সমগ্ৰ বিশ্বই ইয়াৰ পৰা উপকৃত হয়। তেওঁ কয় যে দুয়োপক্ষই আজি তেওঁলোকৰ অংশীদাৰিত্ব অধিক গতিশীল তথা গভীৰ কৰি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তা, প্ৰতিৰক্ষা আৰু স্বাস্থ্যকে ধৰি বিভিন্ন খণ্ডত ভাৰত আৰু জাপানে কেইবাখনো চুক্তিত উপনীত হয়। এই বুজাবুজিৰ চুক্তিয়ে উভয় ৰাষ্ট্ৰৰ মাজত অংশীদাৰিত্ব ভৱিষ্যতৰ বাবে অনুকূল আৰু সুদূৰ প্ৰসাৰী কৰি তুলিব। শ্ৰীমোদীয়ে কয় যে বিশ্বৰ অৰ্থনীতিয়ে বৰ্তমান যোগান শৃংখলাৰ অৱনতি, ব্যৱসায়িক অনিশ্চয়তা আৰু গোলকীয় চাহিদা হ্ৰাসৰ দৰে সমস্যাৰ সৈতে যুঁজ দিব লগা হৈছে। তেওঁ কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ সবাতোকৈ বেগেৰে বৃদ্ধি হোৱা মুখ্য অৰ্থব্যৱস্থাত পৰিণত হৈছে আৰু বিগত বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক বৃদ্ধি 7.7% হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত 12 বছৰত ভাৰতে কাইজেন আদৰ্শ মানি চলাৰ ফলত চৰকাৰে নিৰন্তৰ উন্নতিৰ জৰিয়তে আৰ্থিক ৰূপান্তৰ ঘটাবলৈ সক্ষম হৈছে। তেওঁ কয় যে কেইমাহমান পূৰ্বে ভাৰত চৰকাৰে কৰ ব্যৱস্থাৰ সংশোধন, সুপ্ৰশাসন আৰু ব্যৱসায়িক সুগমতাৰ বাবে পৰৱৰ্তী পৰ্যায়ৰ সংস্কাৰ সাধন কৰিছিল। ইয়াৰ জৰিয়তে ব্যক্তিগত খণ্ডৰ বাবে বিভিন্ন ক্ষেত্ৰ মুকলি হয় আৰু ভালেমান গুৰুত্বপূৰ্ণ খণ্ডয়ো উদগনি লাভ কৰে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাৰণতে যোৱা 4 বছৰৰ পৰা জাপান বেংক ফৰ ইণ্টাৰনেশ্যনেল কৰ্পৰেচনে জাপানী ব্যৱসায়ৰ বাবে ভাৰত সবাতোকৈ আশাজনক স্থান হিচাপে পৰিগণিত হৈ আহিছে বুলি প্ৰকাশ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইছিয়ে সহযোগিতাৰ বিভিন্ন খণ্ডৰ ভিতৰত শক্তি সুৰক্ষা সবাতোকৈ গুৰুত্বপূৰ্ণ খণ্ডসমূহৰ অন্যতম বুলি মত প্ৰকাশ কৰে। তেওঁ শেহতীয়াকৈ অনুষ্ঠিত G7 শীৰ্ষ সন্মিলনত শক্তি সুৰক্ষা অধিক শক্তিশালী কৰাৰ বাবে 3টা প্ৰস্তাৱ প্ৰস্তুত কৰাৰ বিষয়েও উল্লেখ কৰে। শ্ৰীমতী টাকাইছিয়ে পাৱাৰ এছিয়া পদক্ষেপৰ জৰিয়তে তেওঁৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত কাম অব্যাহত আছে বুলি উল্লেখ কৰে। এই অনুষ্ঠানতে দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে হাৰিয়ানাৰ খৰখোদাত মাৰুতি সুজুকীৰ চতুৰ্থটো বাহন নিৰ্মাণ কেন্দ্ৰ উদ্বোধন কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোয়েলে আজি কয় যে বিনিয়োগ হৈছে জাপানৰ সৈতে ভাৰতৰ কৌশলগত অংশীদাৰিত্বৰ মূল চাবিকাঠি। ইয়াৰ ফলত দ্বিপাক্ষিক চুক্তি অধিক শক্তিশালী হৈ উঠাৰ আশা কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। এটা ব্যক্তিগত টেলিভিছন চেনেলে আয়োজন কৰা এছিয়াৰ শতিকাক বিশেষ ৰূপ দিয়াত ভাৰত জাপানৰ কৌশলগত আলোচনাৰ গুৰুত্ব শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ শ্ৰীগোৱেলে কয় যে ভাৰতৰ দক্ষ কৰ্মীসকলৰ বাবে ইয়াৰ জৰিয়তে বিভিন্ন সা সুবিধাৰ পথ মুকলি হ'ব। আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৰে বাবে সম উন্নয়ন নিশ্চিত কৰাত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে। এই অনুষ্ঠানতে মন্ত্ৰীগৰাকীয়ে জাপানৰ সৈতে ভাৰতৰ গভীৰ সম্পৰ্ক, দেশখনৰ বৈচিত্ৰময় মুক্ত বাণিজ্য চুক্তি আৰু পশ্চিম এছিয়াৰ সংকটৰ প্ৰভাৱ হ্ৰাস কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা আদি বিভিন্ন বিষয় সম্পৰ্কে কৰা ভালেমান প্ৰশ্নৰো উত্তৰ দিয়ে। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। 5-18 বছৰ বয়সৰ শিশু আৰু কিশোৰ কিশোৰীয়ে দেখুওৱা অসাধাৰণ কৃতিত্বৰ স্বীকৃতিস্বৰূপে এই বঁটা আগবঢ়োৱা হয়। আবেদনসমূহ দাখিল কৰাৰ অন্তিম দিন অহা 31 জুলাই ধাৰ্য কৰা হৈছে। awards.gov.in অনলাইন পৰ্টেলযোগেও আবেদনসমূহ দাখিল কৰিব পাৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। এই বঁটাৰ বাবে উপযোগী হিচাপে বিবেচিত প্ৰাৰ্থীসকলৰ নাম যিকোনো ভাৰতীয় নাগৰিক, বিদ্যালয় নাইবা অনুষ্ঠান প্ৰতিষ্ঠানে বাছনি কৰি দাখিল কৰিব পাৰিব। তদুপৰি শিশুসকলে নিজেও তেওঁলোকৰ নাম দাখিল কৰিব পাৰিব। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা ক্ৰীড়া, সমাজসেৱা, বিজ্ঞান আৰু প্ৰযুক্তি, পৰিৱেশ তথা কলা আৰু সাংস্কৃতিক বিষয়ত অসাধাৰণ কৃতিত্ব দেখুওৱা শিশুক প্ৰদান কৰা হয়। বিপদজনক পৰিস্থিতিত প্ৰদৰ্শন কৰা অসামান্য সাহসৰ বাবেও এই বঁটা আগবঢ়োৱা হয়। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ 4% বৃদ্ধি হৈছে। বিগত বৰ্ষৰ জুন মাহৰ তুলনাত চলিত বছৰৰ একে সময়ছোৱাত এই বৃদ্ধি পঞ্জীভুক্ত হৈছে বুলি ভাৰতীয় ৰেল বিভাগে প্ৰকাশ কৰিছে। যোৱা মাহত ৰেলযোগে 14,20,00,000 টন সামগ্ৰী পৰিবহণ হৈছে বুলি ৰেল মন্ত্ৰালয়ে অৱগত কৰে। চলিত বছৰৰ জুনত ৰেলযোগে ভ্ৰমণ কৰা যাত্ৰীৰ সংখ্যাও চকুত লগাকৈ বৃদ্ধি হৈছে বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে। 63,81,00,000 যাত্ৰীয়ে যোৱা মাহত ৰেলযোগে ভ্ৰমণ কৰিছে বুলি প্ৰকাশ কৰি এই সংখ্যা বিগত বৰ্ষৰ জুনতকৈ অধিক বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে যোৱা জুনত নতুনকৈ উদ্বোধন কৰা 4টা ৰেল সেৱাৰ সৈতে দেশত সৰ্বমুঠ অমৃত ভাৰত ৰেল সেৱা 72লৈ বৃদ্ধি পাইছে। শেহতীয়াকৈ হাওৰা আৰু কামাখ্যাৰ মাজত আৰম্ভ হোৱা বন্দে ভাৰত শ্লিপাৰ সেৱাকে ধৰি দেশত বন্দে ভাৰত ৰেল সেৱাও 164লৈ বৃদ্ধি পাইছে। অযোধ্যা উন্নয়ন কৰ্তৃপক্ষই ৰাম মন্দিৰৰ দান বৰঙণি আত্মসাত গোচৰৰ অন্যতম অভিযুক্ত লৱকুশ মিশ্ৰৰ এটা নিৰ্মাণৰত সম্পত্তিৰ ওপৰত এখন জাননী জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগক অযোধ্যা উন্নয়ন কৰ্তৃপক্ষৰ সম্পাদকে জনোৱা অনুসৰি ভৱন নিৰ্মাণৰ নীতি নিয়ম উলংঘাৰ সন্দেহত এই জাননী জাৰি কৰা হৈছে। এই সম্পত্তি তেওঁৰ পন্নী সুপ্ৰিয়া মিশ্ৰৰ নামত পঞ্জীয়ন কৰা আছিল। সম্পাদকগৰাকীয়ে জনোৱা মতে কৰ্তৃপক্ষই এসপ্তাহৰ ভিতৰত এই জাননীৰ সঁহাৰি জনাবলৈ মালিকপক্ষক নিৰ্দেশ দিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কলকাতাত কাইলৈ পশ্চিমবংগ বিধানসভাৰ নৱনিৰ্বাচিত সদস্যসকলৰ বাবে দুদিনীয়া দিগবলন কাৰ্যসূচী উদ্বোধন কৰিব। এই কাৰ্যসূচীৰ লক্ষ্য হৈছে নৱনিৰ্বাচিত সদস্যসকলক সমিতি ব্যৱস্থা, বিত্তীয় তদাৰকী, সংসদীয় বিশেষাধিকাৰ আৰু বিধায়িনী দলত উদীয়মান ডিজিটেল পদক্ষেপকে ধৰি সংসদীয় আৰু বিধানসভাৰ কাৰ্যকলাপৰ বিভিন্ন দিশৰ সৈতে পৰিচয় কৰাই দিয়া। লোকসভা সচিবালয়ে কয় যে এই অনুষ্ঠানৰ জৰিয়তে বিধায়ক, নিৰ্বাচনী বিষয়া আৰু সংসদীয় বিশেষজ্ঞসকলৰ মাজত মত বিনিময় আৰু অভিজ্ঞতাৰ আদান প্ৰদানৰ বাবেও এখন মঞ্চ প্ৰস্তুত হ'ব। কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশ, কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে অংশগ্ৰহণ কৰিব।

0: অসমত ৰাষ্ট্ৰীয় বৰষুণ নিৰ্ভৰশীল অঞ্চল প্ৰাধিকৰণ পুঁজিৰে ৰূপায়িত বনৰীয়া ধান সংৰক্ষণ প্ৰকল্পই লেখত ল'বলগীয়া সাফল্য অৰ্জন কৰিছে। এই প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজুলি এলেকাক জৈৱ বৈচিত্ৰ ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে। বনৰীয়া ধানৰ প্ৰাৰম্ভিক সংৰক্ষণ তথা ব্যৱস্থাপনা শীৰ্ষক এই প্ৰকল্পৰ জৰিয়তে প্ৰাকৃতিকভাৱে উৎপন্ন এলেকাত ধান সংৰক্ষণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হবলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৱতি নিশা 4:30 বজাত টৰণ্টত হবলগীয়া নক আউট পৰ্যায়ৰ আন এখন খেলত পৰ্টুগাল ক্ৰোৱেছিয়াৰ সন্মুখীন হ'ব। ইপিনে কাইলৈ পুৱা 8:30 বজাত হবলগীয়া একেটা পৰ্যায়ৰ আন এখন খেলত ভেংকুভাৰত ছুইজাৰলেণ্ড আলজেৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত আজি পুৱা অনুষ্ঠিত এখন খেলত বেলজিয়ামে ছেনেগালক 3-2 গলৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ছান ফ্ৰান্সিস্কোৰ বে এৰিয়া ষ্টেডিয়ামত অনুষ্ঠিত নক আউট পৰ্যায়ৰ এখন খেলত সহ আয়োজক আমেৰিকাই বস্নিয়া হাৰ্জেগোভিনাক 2-0 গলত পৰাস্ত কৰে। কলকাতাত অহা 25 জুলাইত 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হ'ব। এই প্ৰতিযোগিতাৰ খেলসমূহ ৰাঁচী, ইম্ফল, শ্বিলং আৰু গুৱাহাটীত অনুষ্ঠিত হ'ব। 23 আগষ্টলৈ চলিবলগীয়া প্ৰতিযোগিতাৰ কলকাতাত উদ্বোধনী খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ভাৰত আৰু জাপানৰ সম্পৰ্ক অতি বিশেষ আৰু দেশখনৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ ক্ষেত্ৰত সফলতাৰ ভালেমান উদাহৰণ আছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2026 বঁটাৰ বাবে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে আবেদন আহ্বান কৰিছে। চলিত বৰ্ষত ৰেলযোগে সামগ্ৰী পৰিবহণৰ হাৰ বিগত বৰ্ষৰ জুনৰ তুলনাত 4% বৃদ্ধি হৈছে বুলি ৰেল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত নক আউট পৰ্যায়ৰ এখন খেলত স্পেইন অষ্ট্ৰিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু 135 সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা কলকাতাত অহা 25 জুলাইত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণী অনুষ্ঠানৰ মাজলৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। আজিৰ অতিথি কণ্ঠশিল্পী হিমাংশু তালুকদাৰ, আঠ ধৰিব ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।
2: নমস্কাৰ প্ৰতিগৰাকী শ্ৰোতাকে সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিছো আপোনালোকৰ প্ৰত্যাশিত অনুষ্ঠান লাইভ ফোন অনুষ্ঠান হেল্ল' যুৱবাণী। প্ৰিয় শ্ৰোতা, সদৰ দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। অতিথিগৰাকীক আমি চিনাকি কৰাই দিম, কিন্তু তাৰ পূৰ্বে জনাই থব বিচাৰিছো আমি বিশেষ অনুষ্ঠানটো আপোনালোকে ৰেডিঅ' ছেটত পোনপটীয়া সম্প্ৰচাৰ শুনাৰ উপৰিও আমাৰ ফেচবুক পেজ AIR গুৱাহাটীযোগে লাইভ সম্প্ৰচাৰ ইতিমধ্যে আপোনালোকে চাবলৈ পাইছে। যিসকল শ্ৰোতাই আমাক ৰেডিঅ'যোগে শুনি আছে, সেইসকল শ্ৰোতাই আমাৰ অতিথিগৰাকীৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। তাৰ বাবে দুটাকৈ ফোন নম্বৰ ইতিমধ্যে আমি মুকলি কৰি দিছো। মই পুনতে জনাই থব বিচাৰিছো আমাৰ নম্বৰ দুটা এনেধৰণৰ 03612662325, আনটো নম্বৰ হৈছে 9435405222। এই নম্বৰ দুটাৰ জৰিয়তে আমাৰ অতিথিগৰাকীৰ সৈতে আপোনালোকে পোনপটীয়াকৈ কথা পাতিব পাৰিব। যিসকলে ফেচবুকযোগে আমাৰ অনুষ্ঠান চাই আছে তেওঁলোকে মন্তব্য কৰিব পাৰিব, তেওঁলোকৰ মন্তব্য অনুষ্ঠানৰ জৰিয়তে আমি পঢ়ি শুনোৱাৰ চেষ্টা কৰিম। শ্ৰোতা, আজি ডিউটি ৰুমৰ দায়িত্বত আছে শীৰ্ষা ফুকন, দীপাঞ্জলি দাস পাঠক, নিয়ন্ত্ৰণ কক্ষৰ পৰা আমাক সহায় কৰিছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, শ্বেখ আব্দুল্লাহ আহমেদ, হৰমোহন বৰ্মন, সমান্তৰালভাৱে ফেচবুক লাইভত আমাক সহায় কৰিছে ডিম্পুল বুঢ়াগোহাঁই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আৰু মই ভাস্কৰ শইকীয়া। আজিৰ অতিথিগৰাকীক এই মুহূৰ্তত মই আপোনালোকৰ সৈতে চিনাকি কৰাই দিবলৈ লৈছো। আজিৰ অতিথিগৰাকী এগৰাকী উদীয়মান কণ্ঠশিল্পী, খুব নীৰৱে তেওঁ সংগীতৰ যি সাধনা সেই সাধনা তেওঁ কৰি আহিছে। আজি তেওঁক আমি আমন্ত্ৰণ জনাই আনিছো, তেওঁৰ দক্ষতাৰ বিষয়ে অনুষ্ঠানৰ জৰিয়তে কথা পাতিম, সমান্তৰালভাৱে তেওঁৰ সংগীত আপোনালোকক কিছু শুনাবলৈ আমি চেষ্টা কৰিম। মই এই মুহূৰ্তত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছো, আমাৰ সৈতে উপস্থিত আছে এয়া হিমাংশু তালুকদাৰ। আন্তৰিক আদৰণি জনাইছো অনুষ্ঠানৰ মাজলৈ। প্ৰথমে কওক, কেনে আছে? একদম ভালে আছো। এতিয়া আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ কেনেকুৱা লাগিছে?
3: ধন্যবাদ সকলোকে, লগতে ইন্দ্ৰজিৎ ছাৰক ধন্যবাদ জনাইছিলোঁ।

0: তাতে আপোনাকো ধন্যবাদ জানাইছো ইমান ধুনীয়া এটা অনুষ্ঠানত মোক নিমন্ত্ৰণ জনোৱা বাবে। গুৰু ভাল লাগিছে, ভাল লাগিব অকণমান।
1: নিশ্চয় আমি বিভিন্ন ধৰণৰ অনুষ্ঠানটোৰ জৰিয়তে কথা পাতিম, আপোনাৰ জীৱনৰ বিষয়ে কথা পাতিম, আপোনাৰ সংগীতৰ যাত্ৰাটোৰ বিষয়ে কথা পাতিম। তাৰ সমানে সমানে আপোনাৰ সৈতে আমি আপোনাৰ গীতো শুনিবলৈ চেষ্টা কৰিছো, চেষ্টা কৰিম। প্ৰথমে আমি কথা পাতিব বিচাৰিছো, প্ৰথমে আমি কথা পতাতকৈ এটা গানৰ অনুষ্ঠানটো আৰম্ভ কৰিলে কেনেকুৱা হয়?
0: অকে, ভাল লাগিব।
1: নিশ্চয় আমি এটা গানৰে আৰম্ভ কৰিম, তাৰপিছত আমি অন্যান্য কথাবোৰ পাতি যাম।
0: অকে,
1: নিশ্চয়।
0: গীতটোৰ নাম শিশু, গীতটো গাইছিলে ৰাজতী কোঁৱৰ, তেখেতৰ গীতটো অকণমান গাবলৈ চেষ্টা কৰিছোঁ।
1: নিশ্চয় নিশ্চয়।

0: প্ৰথমে মই সেইজনক ধন্যবাদ দিছোঁ যিয়ে গীতটোৰ কথাখিনি লিখিছে। ইমান ধুনীয়া কথা, ক'ৰবাত কিছু কথাই যেতিয়া হৃদয় স্পৰ্শ কৰে তেতিয়া গানটোৱে প্ৰাণ পাই উঠে বা সুৰটোৱে প্ৰাণ পাই উঠে। ধন্যবাদ জনাইছোঁ গানটোৰ সৈতে জড়িত সংশ্লিষ্ট সকলোকে, ধন্যবাদ জনাইছোঁ আপোনাকো, ধন্যবাদ জনাইছোঁ ইমান শুভংকৰ এটা আৰম্ভণি কৰাৰ বাবে অনুষ্ঠানটোৰ। প্ৰিয় শ্ৰোতা, এই গীতটি শুনাৰ পাছত আজি অতিথিগৰাকীৰ বিষয়ে মই আপোনালোকক কোৱাৰ কোনো প্ৰয়োজনীয়তা নাই বুলি ভাবোঁ। ইমান সাৱলীল, ইমান সুমধুৰ কণ্ঠ, আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটো আপোনালোকে সুন্দৰকৈ উপভোগ কৰিবলৈ পাই আছে, বা সুন্দৰকৈ যিসকলে আমাক শুনি আছে ৰেডিঅ'ত তেওঁলোকেও সুন্দৰকৈ শুনিবলৈ পাই আছে, কিয়নো এই যিটো কণ্ঠ, এই কণ্ঠটোৰ সৈতে আজি আমি কথা পাতিবলৈ চেষ্টা কৰিম। এই কণ্ঠটোৰ সৈতে তেওঁৰ যি জীৱন পৰিক্ৰমা সেই বিষয়ে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। প্ৰথমে মই তোমাৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে, আপোনাৰ সাংগীতিক যাত্ৰাটোৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ। কেনেকৈ আৰম্ভ হৈছিল, ক'ৰ পৰা আৰম্ভ হৈছিল, সেই গাঁওখনৰ পৰা আজিৰ গুৱাহাটীলৈকে যিটো যাত্ৰা অকণমান পাতিব বিচাৰিছোঁ।
1: মোৰ প্ৰথম মানে সংগীতৰ শিক্ষা আৰম্ভ হৈছিলে মোৰ একদম স্কুলত থকাৰ

0: বিভিন্ন ধৰণৰ, মোৰ লগৰ এজন আছিলে, খুব ভাল গান গায়, সি ভাল সুৰ কৰে। তো সি আৰু মই লগ হৈ একেলগে মানে আমি কম্পিটিশ্যনবিলাক কৰোঁ। কম্পিটিশ্যন মানে সি গান গায়, মই তবলা বজাওঁ, তেতিয়া মই গান গাওঁ, সি তবলা বজায়, মই হাৰমনিয়াম লওঁ, তেনেকুৱা হাৰমনিয়াম বজাওঁ। তো তেনেকৈ মোৰ সংগীতৰ যাত্ৰা আৰম্ভ হৈছিলে। তাৰপিছত মই সৰুৰ পৰা মোৰ গীটাৰ বজাবলৈ খুব মন যায়, মানে গীটাৰখন দেখি ভাল লাগে বোলে কেনেকুৱা কেনেকৈ বজাম। তাৰপিছত মোৰ ঘৰৰ ওচৰৰে এজন খুৰা, মোৰ খুৰা, তেখেতৰ নাম প্ৰবীণ দাস, তেখেতে গীটাৰ বজাইছিলে গাঁৱত ঘৰৰ ওচৰত। তো ফাৰ্ষ্ট তেখেতে মোক গীটাৰ প্ৰথম শিক্ষাটো দিছিলে, তাৰপিছত গীটাৰখন ভাল লগা হ'ল। তো তেনেকৈ মই আৰম্ভ কৰিছিলোঁ সংগীতৰ যাত্ৰা, আৰু এতিয়া চলি আছে, তেনেকৈ কৰি আছো।
1: আপোনাৰ ঘৰ নলবাৰীত?
0: মোৰ ঘৰ নলবাৰী হয়।
1: নলবাৰীৰ পৰা গুৱাহাটীলৈকে যিটো যাত্ৰা, সেইটো অকল গানৰ জৰিয়তে যাত্ৰা
0: হয়।
1: আমি যিমান দূৰ জানো, এই যাত্ৰাটো ইমান মসৃণো নহয়, যথেষ্ট প্ৰত্যাহ্বান সকলোৰে থাকেই জীৱনত সেই প্ৰত্যাহ্বানখিনি। গানৰ জৰিয়তে আপুনি সেই নলবাৰী সৰু গাঁওখনৰ পৰা গুৱাহাটী মহানগৰলৈ আগবাঢ়ি আহিছে, কিহৰ কাৰণে, কেতিয়া, কেনেকৈ, কি ধৰণে আহিব লগা হ'ল, সেই বিষয়ে অকণমান কওক।
0: মই তেতিয়া ক্লাছ, মই হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ আছিল, তেনেকুৱা মই তেতিয়া গীটাৰখন প্ৰথম, মানে গীটাৰ হিচাপে মই নিজে বজাইছোঁ বা শিকিব আৰম্ভ কৰিছিলোঁ। তাৰপিছত মোৰ গীটাৰখন যেতিয়া বজাব ট্ৰাই কৰিছোঁ, তেতিয়া মোৰ ৱেষ্টাৰ্ণ মিউজিকৰ প্ৰতি অকণমান বেছি আকৰ্ষিত হ'ল, ৱেষ্টাৰ্ণ মিউজিকটোৰ প্ৰতি। তো তাৰপিছত মই গুৱাহাটীতে গীটাৰ ক্লাছিক কৰিবলৈ আহিলোঁ। তাৰপিছত মই একেলগে ৱেষ্টাৰ্ণ ভকেলো ক্লাছ কৰিলোঁ। মই ভকেল ষ্টাৰ্ট কৰিছিলোঁ প্ৰাণদীপ দাস ছাৰৰ ওচৰত, তেখেতৰ তাতে মই ৱেষ্টাৰ্ণ ভকেল শিকিলোঁ। তাৰপিছত মই যেতিয়া মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ নলবাৰী কলেজত, তো তেতিয়া আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেল হয়। তো মোৰ আগৰ পৰাই মন যায় যে ইউথ ফেষ্টিভেলনো কি হয়। মই যেতিয়া মানে এইটো যেতিয়া কলেজ গৈছোঁ, মই তেতিয়া গম পাইছোঁ যে ইউথ ফেষ্টিভেল বুলি কিবা এটা ধুনীয়া ইভেণ্ট এটা হয় গুৱাহাটী ইউনিভাৰ্চিটি। তো তাত গোটেই গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত যিমান কলেজ আছে, তো গোটেই কলেজৰ মানুহ আহে, আহি তাত পাৰ্টিচিপেট কৰে, আৰু তাত খুব ধুনীয়া পৰিৱেশ এটা হয়। তো মোৰ সৰুৰ পৰা মানে তেতিয়াৰ পৰা মন গ'ল যে মই গুৱাহাটী ইউনিভাৰ্চিটি ইউথ ফেষ্টিভেলত যাম বা গান গাম। তাৰপিছত মই নলবাৰী কলেজত এডমিশ্যন ল'লোঁ। তেতিয়া তাত এটা অডিশ্যন হয় নলবাৰী কলেজতে,
1: যে
0: জনেল নহয়, জনেলৰ আগতো আমাৰ কলেজত এটা অডিশ্যন এটা লয় যে কোনে কোনে কি কি গাব বা তেনেকুৱা এটা অডিশ্যন লয়। তো তাত 10টা 10টা ল'ৰা ছোৱালী ছিলেক্ট কৰে যে আমাৰ কলেজৰ পৰাই 10জনে মানে পাৰ্টিচিপেট কৰিব জনেলটো। তাত মই ছিলেকশ্যন পালোঁ। তাৰপিছত আকৌ এটা ইণ্টাৰেষ্টিং আকৌ এটা হয় যে তাত যোনে 10জন ছিলেক্ট হ'ব, তাৰ মাজতো সকলোকে গাব দিয়ে গান, যে তুমি কি গাবা বোলে ভূপেন হাজৰিকা, ভূপেনৰ সংগীত গাম, জয়ন্ত হাজৰিকাৰ গীত গাম। তো গোটেইকেইটাই ৱেষ্টাৰ্ণ গাম, গোটেইকেইটাই বাৰবাৰ আকৌ অডিশ্যন লৈছে কাৰ বেছি ভাল হয় গোৱাটো। তাৰপিছত সকলোৱে দিছে, তেনেকৈ মই তাত যিহেতু মই আগৰ পৰা গীটাৰখন বজাই আছোঁ বা গীটাৰখন শিকি আছোঁ, মই নিজেও গুণগুণাওঁ, গান গাবলৈ চেষ্টা কৰোঁ, এতিয়া গীটাৰখন বজাওঁ, বেলেগ বেলেগ বাহিৰৰ বেণ্ডবিলাক শুনো, তো তেখেতসকলৰ কৰ্ডলাইনবিলাক কেনেকুৱা মই এবাৰ শুনি ল'লোঁ, তাৰপিছত আকৌ মই গাই গাই নিজে বজাই বজাই সেইখিনি কৰ্ডলাইনখিনি ফ'ল' কৰোঁ আৰু।
1: তেতিয়া আনুষ্ঠানিক শিক্ষা লোৱা হৈছিলনে?
0: তেতিয়া লৈ আছিলোঁ, তেতিয়া কৰি আছিলোঁ, মই শিকিও আছিলোঁ লগতে তেনেকুৱাও হেৰি হৈ আছিলোঁ। মই তেনেকৈ ৱেষ্টাৰ্ণ মিউজিক তেনেকৈ মই গোৱা নাছিলোঁ, মই নিজৰ ঘৰতে আৰু ধুনীয়াকৈ গাওঁ। তাৰপিছত মোৰ ইউথ ফেষ্টিভেল আহিলোঁ, ইউথ ফেষ্টিভেল জ'নেল গ'লোঁ ফাৰ্ষ্ট, জ'নত মই ৱেষ্টাৰ্ণ গালোঁ, তাত জ'নেল ক্লিয়াৰ হ'ল, মেইনত আহিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি যোনটো হয়, তো তাত তাতো মই ধুনীয়া ভালকৈ কম্পিটিশ্যনটো হ'ল। তাৰপিছত মোৰ কি হ'ল নাজানো, তো মোৰ সৰুৰ পৰা যিহেতু মই মিউজিকৰ লগত জড়িত বা মিউজিকেল এটা এনভাইৰনমেণ্ট এটা পাইছোঁ, মোৰ লগৰবিলাকো হওক বা মোৰ যোনখিনি ফ্ৰেণ্ড আছে চব মিউজিকৰ জৰিয়তে মোৰ লগত লগ আৰু তেনেকুৱা।
1: আৰে ইউনিভাৰ্চিটিৰ যিটো ইউথৰ যিটো কম্পিটিশ্যন, তাত আপুনি গ'ল্ড পাইছিলে?
0: ৱেষ্টাৰ্ণ ইভেণ্টত পাইছিলোঁ,
1: গ'ল্ড পাইছিলে,
0: হয় মই তাত গ'ল্ড মেডেল পাইছিলোঁ। মোৰ কি হ'ল, এই যেতিয়া

0: তাৰপিছত লাহে লাহে মোৰ কি হ'ল যে মই গান গাইহে আছো, কিন্তু মই এটা গান কেনেকৈনো বনাম বা মই কেনেকৈ প্ৰডাকশ্যনটো কেনেকৈ কৰিম, তো সেইটো বস্তু যেতিয়া মোৰ মাইণ্ডত আহিলে যে তেতিয়া বস্তু মই গম মানে মন গ'ল যে মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিব লাগে, আৰু লগতে মই গানো গাই আছিলোঁ, লগতে মোৰ এইটোও মন গৈছে যে চাউণ্ড ইঞ্জিনিয়াৰিং কৰিম। তাৰপিছত মই বহুত জেগা চালোঁ যে চাউণ্ড ইঞ্জিনিয়াৰিং ক'ত কৰিব পাৰি, ক'ত কেনেকৈ কি কৰিব পাৰি। তাৰপিছত মই ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন এডমিশ্যন ল'লোঁ চাউণ্ড ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত। তাৰ পৰা মই চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলোঁ। তাৰপিছত তেনেকৈয়ে এতিয়া গুৱাহাটীলৈ আহিলোঁ, গোটেইখিনি আৰু কৰি আছোঁ, নিজৰ মিউজিকৰ কাম কৰি আছোঁ, লগতে চাউণ্ড ইঞ্জিনিয়াৰিঙৰ বস্তুখিনি শিকিলোঁ। আচলতে এটা মিউজিচিয়ানক বা ছিংগাৰক চাউণ্ড ইঞ্জিনিয়াৰিঙৰ যিখিনি মানে কনচেপ্ট, সেইখিনি বহুত প্ৰয়োজন। মানে যে মাইক্ৰ'ফোন এটানো কেনেকৈ কাম কৰেনো, কিয়নো মাইক্ৰ'ফোনটো মই ইউজ কৰিম, মানে মোৰ এটা ইনষ্ট্ৰুমেণ্ট মাইক্ৰ'ফোনছবিলাক বেলেগ, এটা ভ'কেল মাইক্ৰ'ফোনছবিলাক বেলেগ। তো মই এতিয়া ভ'কেল মাইক্ৰ'ফোন মই কিয় ইউজ কৰিম, কোনটো মাইক্ৰ'ফোন ইউজ কৰিম, কোনটো মোৰ কাৰণে চুইটেবল, বা মই কোনবিলাকনো কিনো প্ৰচিডিউৰ মানে প্ৰচেছ ইনভল্ভ হৈ থাকে, যে মই ৰেকৰ্ডিংটো কৰিব যাম, তাত মই চেম্পল ৰেট কি ইউজ কৰিম, বা টেকনিকেল বস্তুবিলাক, মোক সেইবিলাক বস্তু বেছি আকৰ্ষিত কৰিলোঁ বস্তুবিলাক লৈ। তাৰপিছত লাহে লাহে মোৰ মানে এনেকুৱা হ'ল যে তাত বহুত বস্তু ইনভল্ভ হ'ল, যে একোষ্টিক গীটাৰ ৰেকৰ্ডিং কেনেকৈ মাইকিং কৰে, ড্ৰামছ ৰেকৰ্ডিং, তাৰ বস্তু বহুত টাফ বস্তু, ড্ৰামছ ৰেকৰ্ডিং কেনেকৈ হয়, তো গোটেইখিনি যেতিয়া বস্তুখিনি পালোঁ ভাল হ'ল, বস্তুখিনি গোটেইখিনি ইনভল্ভ হ'লোঁ মই। আৰু এতিয়া আকৌ নতুন এটা মানে চোৱা এটা দিশ পাইছোঁ, আৰু মানে যেতিয়া মই কাম কৰোঁ তেতিয়া এটা মোৰ এটা চোৱা এটা দিশ পাওঁ যে মই এইখিনি কাম কৰিলে এনেকৈ এনেকৈ প্ৰচেছ ইনভল্ভ হ'ব, বা এইটো মাইক্ৰ'ফোন ল'ম, বা এইখন গীটাৰ ল'ম, এইখন এনেকৈ ড্ৰামছ ৰেকৰ্ডিং, তো তেনেকৈ গোটেইখিনি চলি আছে।
1: এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল, যিজন ল'ৰাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পি ডি হ'ল, তেওঁ ৱেষ্টাৰ্ণ পশ্চিমীয়া সংগীতৰ পাশ্চাত্য সংগীতৰে তেওঁ কপাই থৈছে, সেইজন ল'ৰাৰ পৰা যদি অনুষ্ঠানত আমি এটা পাশ্চাত্য সংগীত নাছিলোঁ, তেতিয়াহ'লে ক'ৰবাত অনুষ্ঠানটো আধৰুৱা যেন লাগিব। গতিকে এই মুহূৰ্তত যেনেধৰণে পি ডি হল কপি উঠিছিলে, ঠিক সেইধৰণে এতিয়াও আমাৰ ষ্টুডিঅ' কপি উঠিব বুলি আমি আশাবাদী।
0: চেষ্টা কৰিছোঁ। তাত মই এটা গীত গাইছিলোঁ, মানে সেইটো গীতেই গাবলৈ চেষ্টা কৰিছোঁ, এইটো অজি অজবৰ্ণ বুলি ছিংগাৰ অজি অজবৰ্ণ, সেইটাই এতিয়া মানে তেখেতৰ গীতটি গাবলৈ চেষ্টা কৰিছোঁ।

0: আৰু ইমানখিনি পাছত হিমাংশু তালুকদাৰক গোল্ড মেডেল নিদি কাক গোল্ড মেডেল দিব আপুনি নিজে প্ৰশ্নটো উত্থাপন কৰক। ইমান মই গীতৰ কথা ক'বলৈ নাযাওঁ, সিমানখিনি মোৰ ধৃষ্টতাও নাই, কিন্তু মই এই কথাটো ক'ব পাৰিম যে গীতৰ সমানে সমানে গীতাৰখনৰ যিটো বাদন, সেই বাদন শৈলীয়ে সঁচাকৈ মই কাষত আছোঁ বাবেই নহয়, আমাৰ যিসকল শ্ৰোতাই শুনি আছে, যিসকল দৰ্শকে চাই আছে ফেচবুক যোগে, তেওঁলোকো চাগে যথেষ্ট পৰিমাণে আপ্লুত হৈছে। আচলতে এখিতে মই গীতটি পৰিৱেশন কৰাৰ পাছতে যিহেতু শেহতীয়াকৈ মই অভিনন্দন জনাইছোঁ এই গোটেই প্ৰক্ৰিয়াটো। এতিয়া মই জানিব বিচাৰিছোঁ যে পাশ্চাত্যৰ সংগীতৰ প্ৰতি আকৰ্ষিত হোৱাৰ কিবা বেলেগ কাৰণ বা কাৰণটো কি?
1: বেলেগ একো তেনেকুৱা কাৰণ নাই। আচলতে মই যেতিয়া গীটাৰখন বজাইছিলোঁ তেতিয়াই আচলতে এই বস্তুটোৰ প্ৰতি বেছি মানে আকৰ্ষিত হ'ল যে গীটাৰখন এনেকৈ বাজিছে এনেকৈ বাজিছে, বস্তুটো মানে নিজৰ এটা মন গ'ল যে মইও বজাম তেনেকুৱা তেনেকেই আৰু মানে
0: মানে গীটাৰখনৰ জৰিয়তে পাশ্চাত্য সংগীতৰ প্ৰতি আকৰ্ষণ। আচলতে মই সেই কথাটো এইবাবে অনুধাৱন কৰিব পাৰিছোঁ যে গীটাৰখনৰ যিটো লয় তাৰ লগে লগে গীতৰ যিখিনি কথা সেই কথাখিনিৰ যিটো জোৰ বা তাল মান এই গোটেই কথাখিনিৰ ওপৰত যেতিয়া আমি নাজানো লিৰিক্সটো যেতিয়া আমি আমাৰ মুখস্থ নহ'ব তেতিয়া সেই গীতাৰ লয়খিনিও সম্ভৱতঃ মুখস্থ নহ'ব। গীটাৰখন অনুকৰণ কৰিবলৈ যাওঁতেই কেনেকৈ স্বাভাৱিকতে গানটোৰ প্ৰতি আকৰ্ষিত হোৱা যায় এইটো আচলতে আমি ইতিমধ্যে দেখিলোঁ বাৰু। আপুনি চাউণ্ড ইঞ্জিনিয়াৰিং কৰিলে, তাৰপাছত আপুনি গীতৰ সৈতে খুব নিবিড়ভাৱে জড়িত, মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ চাউণ্ড ইঞ্জিনিয়াৰিং কৰাৰ আগৰ হিমাংশু তালুকদাৰ, চাউণ্ড ইঞ্জিনিয়াৰিং কৰাৰ পাছৰ হিমাংশু তালুকদাৰ গীতৰ ক্ষেত্ৰত পাৰ্থক্য কিবা আপুনি পাইছেনে?
1: পাৰ্থক্য বহুতখিনি পোৱাৰ নিচিনা লাগিছে। আচলতে মই আগতে মই অলৰেডি কৈ উঠিছোঁ যে মই গানটো গাইহে আছিলোঁ, গানটো মই গানটো ভাল পাওঁ, গীটাৰখন বজাওঁ, গান গাওঁ। যেতিয়া মই এই কোৰ্চটো জইন কৰিছোঁ বা চাউণ্ড ইঞ্জিনিয়াৰিং যেতিয়া মই পঢ়িবলৈ এতিয়াও ষ্টুডেণ্টে মই এতিয়াও প্ৰেক্টিচে কৰি আছোঁ বা এনেকুৱা নহয় যে এতিয়াও মই হৈ উঠিছে বহুতখিনি নহয়, মই প্ৰেক্টিচ সদায় কৰি আছোঁ যে তেতিয়া বহুত বস্তু মানে মই আচলতে গীটাৰখননো কেনেকৈ ৰেকৰ্ড কৰিম, মই কৈছোঁ গীটাৰখন ৰেকৰ্ড কেনেকৈ কৰিম, মোৰ গানটোত কেনেকুৱা ইনষ্ট্ৰুমেণ্ট মই ইনভল্ভ কৰিলে সেই গানটোৰ স্পেকট্ৰামটো ধুনীয়া লাগিব বা সেই এক্সপিৰিয়েঞ্চটো মই কেনেকৈ মানুহক দিব পাৰিম, যে এতিয়া যেতিয়া চাউণ্ড ইঞ্জিনিয়াৰিং কৰোঁ তাত বহুতখিনি বস্তু ইনভল্ভ হৈ থাকে, টেকনিকেল বস্তু কিছুমান যে গীটাৰখন বজাইছোঁ, গীটাৰখন ৰেকৰ্ড কৰিছোঁ, গীটাৰখনৰ মাইকিং টেকনিক্সবিলাক ইনভল্ভ হৈ থাকে, যে গীটাৰখনত মই কি ধৰণৰ মাইক্ৰ'ফোন ইউজ কৰিম বা কেনেকুৱা ধৰণৰ গীটাৰ ইউজ কৰিলে মই সেই টোনটো পাম বা মাইক্ৰ'

0: মাইক্ৰফোনৰ ডিষ্টেঞ্চবিলাক কেনেকুৱা, মাইক্ৰফোন কিমান ডিষ্টেঞ্চত হ'লে মই কেনেকুৱা টোন পাম, বা ড্ৰামছটো ৰেকৰ্ড কৰিলে মই কেনেকুৱা কিমান ধৰণৰ মাইক্ৰফোন ইউজ কৰিম, বা কেনেকুৱা ৰিভাৰ্বেশ্যন কি হয়, ডিলে কি হয়, ইকুৱেলাইজেশ্যন কি হয়, কম্প্ৰেছৰ কি হয়, তো গোটেইখিনি এটা কমপ্লিট গান মানে বনাই উঠি তাক ৰেকৰ্ড কৰি ফাইনেল মিক্সিঙলৈকে যিখিনি বস্তু ইনভল্ভ হৈ যেতিয়াখিনি গম পাইছোঁ, তেতিয়া মোৰ আকৌ বস্তুবিলাক খোল খাইছে যে অ'কে মই এইখিনি এইখিনি কাম কৰিব লাগে, মই মাইক্ৰফোনটোত গানটো এনেকৈ গালে মই কিমান ক্লজ ৰাখিলে প্ৰক্সিমিটি কিমান থাকিব, বা কিমান মই পফ হয় এইবিলাক গালে কেনেকৈ গাম, মাইক্ৰফোন ইউজ, মাইক্ৰফোন হেণ্ডেলটো, মই সেইবিলাক বস্তু গম পাইছোঁ। তো তেতিয়া পিছত মানে ৰিয়েলাইজ হৈছে অ'কে এইটো বস্তু মই তাত তেনেকৈ শিকি আছিলোঁ, ইয়াত বস্তু আৰু অলপ বেছিকৈ শিকিব পাৰিছোঁ, লগতে মিউজিকেল শিক্ষাটোৰ লগতে টেকনিকেল শিক্ষাটো যিটো বহুতখিনি ইম্পৰ্টেণ্ট, মানে কেনেকুৱা যে মই মিউজিকটো বনাইছোঁ, যে মই গানটো গাইছোঁ, গীটাৰখন ৰেকৰ্ড কৰিছোঁ, সেই গীটাৰখনৰ টোনটো মই একজেক্টলি উলিয়াবলৈ সেই মোৰ টেকনিকেল নলেজখিনি কিমানখিনি প্ৰয়োজন, যে মই মই ভবা এটা ফাইনেল মিক্স এটা মই কেনেকৈ উলিয়াম, সেই বস্তুখিনি মই ইয়াত আহি গম পাইছোঁ। তো ভাবোঁ যে বহুতখিনি পৰিৱৰ্তন হৈছে।
1: আপুনি ভাবেনে যে এগৰাকী সংগীতৰ শিকাৰ বা এগৰাকী সংগীত শিল্পী ছাউণ্ড ইঞ্জিনিয়াৰিং যিটো পাঠ্যক্ৰম সেইটো কৰাটো জৰুৰী?
0: অঁ, বহুতখিনি জৰুৰী, বহুতখিনি জৰুৰী। কাৰণ মানে এজন যোনে ভকেলিষ্ট বা এজন মিউজিচিয়ানক মেইনলি বহুতখিনি জৰুৰী যে মাইক্ৰফোন টেকনিক্সবিলাক, মাইক্ৰফোনৰ কেৰেক্টাৰবিলাক কেনেকুৱা, যে কি মাইক্ৰফোন ইউজ কৰিলে মোৰ ভকেলটো ভাল লাগিব, বা কেনেকুৱা টোন ইউজ কৰিম, বা ডিলে টাইপ ডিলে বস্তুটো কি হয়, ৰিভাৰ্বেশ্যন বস্তুবিলাক কি হয়, তো সেইখিনি গম পালেহে নিজৰ গানখিনি নিজৰ, এতিয়া মই এটা গান মই কম্প'জ কৰিছোঁ বা মই এটা সুৰ কৰিছোঁ, মোৰ এটা চিন্তা আছে যে গানটোৰ মই এনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট ইউজ কৰিম, বা এনেকুৱা ধৰণৰ মই ভকেলত ৰিভাৰ্বেশ্যনটো এনেকুৱাকৈ ৰাখিম, বা মই এনেকুৱা ইনষ্ট্ৰুমেণ্ট, মই গীটাৰ ইউজ কৰিম, ড্ৰামছ ইউজ কৰিম, তো সেই বস্তুখিনি মানে প্ৰপাৰলি এক্সিকিউট কৰিবলৈ তো সেই ছাউণ্ড ইঞ্জিনিয়াৰ শিক্ষাটো এজন মিউজিচিয়ান বা এজন ছিংগাৰ বহুতখিনি প্ৰয়োজন হয়।
1: আমি আচলতে বহু কথাই পাতি গৈছো। কোনোবা এজন ব্যক্তিয়ে কেতিয়াবা কৈছিলে, মই কথাটো শুনা শুনা যেন মোৰ মনলৈ আহিছে, আৰু হয়ো গান গোৱা মানুহৰ সৈতে বেছিকৈ কথা পাতি থাকিব নালাগে, আচলতে যিসকলে চাই আছে যিসকলে শুনি আছে তেওঁলোকে আমনি পায়। গতিকে এইবাৰ কি শুনাব?
0: এইবাৰ মোৰ খুব ভাল, মই যাৰ পৰা আচলতে মিউজিক কম্প'জ কৰিবলৈ এটা তেখেতে দিশটো দেখাই দিয়া নিচিনা যে মিউজিক কম্প'জিশ্যনটো এনেকৈ কৰিব লাগে, এনেকুৱা তেখেতৰ খুব ধুনীয়া কম্প'জিশ্যন এটা আছে, তাৰ নাম মৃত্যু বিজয় আমি, তো সেইটো অকণমান গাবলৈ চেষ্টা, তেখেতৰ নাম বিৰাজ বৰ্মা, খুব ভাল গাবলৈ চেষ্টা কৰিছে মই।

0: গানটো ইমান ইতিবাচক কথা এটা কৈ গ'ল, মৃত্যু বিজয়ী আমি। এতিয়া সাধাৰণতে যদি আমি কওঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ, তেওঁতো মৃত্যু বিজয়ী, তেওঁ মৃত্যুঞ্জয়। গতিকে সেই গীতটোৱে এই সন্ধিয়াৰ সময়খিনি ইমান সুন্দৰকৈ এটা ইতিবাচক বাৰ্তা দিলে, খুব ভাল লাগিলে। মই মোৰ বিশেষকৈ মোক আচৰিত যোৱা কথাটো এই মুহূৰ্তত ক'ব বিচাৰিছোঁ। আপুনি যিকেইটা গীত এই মুহূৰ্তলৈকে পৰিৱেশন কৰিলে, পাশ্চাত্য সংগীতটোক বাদ দি দুটা গীত, এই দুটা গীতত বিশেষকৈ পাশ্চাত্য সংগীতৰ যিটো প্ৰভাৱ, সেই প্ৰভাৱটো যথেষ্ট পৰিমাণে স্পষ্ট। ইয়াৰ কাৰণটো আৰু কিয় অকণমান সেই বিষয়ে জানিব বিচাৰিছোঁ।
1: কাৰণটো তেনেকুৱা নাই, মানে আচলতে মোৰ ভাল লাগে এইটো জনৰা বা এই বস্তু, তেনেকুৱা গান গায় তো যিমানে তেনেকুৱা মোৰ গান শুনো বা সেইটো মোৰ মানে নিজৰ নিজৰ লাগে বা নিজৰ গাব পৰা নিচিনা লাগে, তো মই সেইকাৰণে ভাল লাগে তেনেকুৱা।
0: আৰু এটা কথা, যি দুটা অসমীয়া গীত আমি এতিয়ালৈকে শুনিলোঁ, দুয়োটাৰে লিৰিক্স বা কথাখিনিৰ কথা যদি আমি কওঁ, খুব খুব বেছি আকৰ্ষণীয়। আৰু ক'ৰবাত সেই বিপ্লৱৰ কিবা এটা বিপ্লৱৰ যিটো গোন্ধ, সেই গোন্ধটো আমি পাওঁ। এক, দুই, কথাখিনিয়ে এটা শব্দই বহু কথা বুজাই দিছে। গীতিকাৰসকলক মইতো নমন কৰিছোঁ ইতিমধ্যে। এনেধৰণৰ গীতসমূহ ৰেকৰ্ডিং কৰাৰ ক্ষেত্ৰতে হওক, মানুহৰ মাজলৈ আগুৱাই দিয়াৰ ক্ষেত্ৰতে হওক, বা মানুহক শুনোৱাৰ ক্ষেত্ৰতে হওক, কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে?
1: এতিয়া তেনেকুৱা আচলতে গানবিলাক গীতবিলাক মানুহে সকলোৱে ল'ব, আৰু এইটো কোনো এনেকুৱা চাগে কোনো ধৰণৰ এনেকুৱা কথা নহ'ব নেকি, মানে যে এই গানটো এই গীতটো আচলতে গীতটো ভাল হ'লে শুনিবই মানুহ। আৰু যেতিয়া আমি ভালকৈ কামটো সেই ৰেকৰ্ডিং প্ৰচেছবিলাক ভালকৈ কৰিম বা মানুহৰ মাজত পোৱা কৰিব লাগিব বস্তুবিলাক, তেতিয়া মানুহে শুনিব আৰু
0: নহয়। মই আচলতে এই কথাটোৱে ক'ব বিচাৰিছিলোঁ যে গীতখিনি বাণীবদ্ধ কৰা বা ক'ৰবাত এৰা, কেনেধৰণে পাব গীতখিনি, সেই কথাটো সুধিব বিচাৰিছিলোঁ।
1: হয়, সেই বস্তুখিনি এতিয়া এতিয়া কৰি আছোঁ বা এইখিনি প্ৰডাকশ্যনৰ কাম চলি আছে, লাহে লাহে পিছত এইখিনি সামাজিক মাধ্যমত দিম।
0: মই এতিয়া সেই প্ৰসংগটোৰে এই কথাখিনি লৈ আহোঁ, আপোনাৰ নিজৰ কামখিনিৰ কথা অকণমান পাতিব বিচাৰিছোঁ। এতিয়া কেনেধৰণৰ কাম কৰি থকা হৈছে আৰু কি কি ধৰণৰ কাম কৰি থকা হৈছে অকণমান শ্ৰোতাসকলক?
1: তো এতিয়া মই ৰিচেণ্টলি কাম কৰি আছিলোঁ, যিহেতু মোৰ চাউণ্ড ইঞ্জিনিয়াৰিং লগতে ফিল্ম মেকিঙৰ জড়িত হৈ ফিল্ম চাউণ্ড আমাৰ লগতে মিউজিক কৰিলোঁ, তো এতিয়া ৰিচেণ্টলি মই বেকগ্ৰাউণ্ড স্ক'ৰিঙৰ কাম কৰি আছোঁ দুখন চিনেমাত, লগতে চাউণ্ড ডিজাইন আৰু লগতে নিজৰ নিজৰ যিখিনি সুৰ কৰি থোৱা বা নিজে লিখি কম্প'জ কৰি থোৱা গান, সেইখিনিৰ প্ৰডাকশ্যনৰ কাম চলি আছে, মানে মিউজিকৰ কাম চলি আছে।
0: আপুনি আবহ সংগীতৰ কথা ক'লে, বেকগ্ৰাউণ্ড স্ক'ৰিঙৰ কথা ক'লে, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কওকচোন, কেনেধৰণৰ অভিজ্ঞতা বা তাত কেনেধৰণৰ সৃষ্টিশীলতাৰ প্ৰয়োজন হয়? মই প্ৰশ্নকেইটা এইবাবেই সুধিছোঁ, আমাৰ এই অনুষ্ঠানটো যিসকল এই দিশৰ প্ৰতি আগ্ৰহী, যেনে কোনো হয়তো বহুতেই চাই আছে এই অনুষ্ঠানটো বা শুনি আছে, তেওঁলোকৰ বাবে যথেষ্ট সহায়ক হ'ব এই কথাখিনি, সেইবাবে মই প্ৰশ্নটো উত্থাপন কৰিছোঁ, সেই অভিজ্ঞতা বা তাত সৃষ্টিশীলতা কেনেকৈ লাগে, সেই বিষয়ে অকণমান কওকচোন।
1: আচলতে যেতিয়া ফিল্ম চাউণ্ডলৈ বস্তুটো আহি যায়, তো তাত গোটেইখিনি ইনভলভ হৈ থাকে। ফিল্ম চাউণ্ডত আপোনাৰ ডাইলগ থাকিব, এছ এফ এক্স থাকিব, ডাবিং থাকিব, ডাইলগ থাকিব, তাৰ লগতে থাকিব মিউজিক। তো আমি যেতিয়া আমি স্ক'ৰিঙৰ কাম কৰিম, তো তেতিয়া আমি বহুতখিনি বস্তু চাব লগা হয় যে একচুৱেলি সি বা সেই চিনেমাখনে কোনটো ইম'শ্যন কেনেকৈ কেৰি কৰি লৈ যাব, আৰু চিনেমাৰ যদি একদম ক্লোজ কিবা আৰ্ট ফৰ্ম নিচিনা আছে, চবতকৈ ক্লোজ হ'ল মিউজিকটো, কাৰণ মিউজিকে সেই ইম'শ্যনটো ইম'শ্যনটো কেৰি কৰি লৈ যায়। তো চেলেঞ্জিং হয় মানে কামটো কৰিবলৈ, সেই ইম'শ্যনটো কেৰি কৰিবলৈ বা কেনেকুৱা ইনষ্ট্ৰুমেণ্ট বজাম আৰু এতিয়া বহুতখিনি ইনষ্ট্ৰুমেণ্টৰ ওপৰত আইডিয়া লাগিব, বিভিন্ন ধৰণৰ কালচাৰৰ ওপৰত আপোনাৰ জিঅ'গ্ৰাফিকেল এৰিয়াৰ কেনেকুৱা ইনষ্ট্ৰুমেণ্ট বাজে, মানে কিহক লৈ চিনেমাখন বনাইছে বা কোনটো এৰিয়াক লৈ চিনেমা বনাইছে, কোনটো কমিউনিটিক লৈ চিনেমা বনাইছে, গোটেইখিনি এটা আইডিয়া এটা লাগে। আৰু মিউজিকেল তাত কেনেকুৱা ধৰণৰ মিউজিক বা এটা কমিউনিটিৰ বা এটা হেৰি কেনেকুৱা ধৰণৰ মিউজিক প্লে হয় বা এটা জনগোষ্ঠী কেনেকুৱা ধৰণৰ মিউজিক প্লে কৰে, তো তেনেকুৱা যদি কিবা এটা হয় চিনেমাখনত সেই বস্তুটোক লৈ আমি মিউজিকেল জড়িত আগবাঢ়ো। তাত বহুতখিনি ৰিচাৰ্চ কৰিব লগা হয়, তেনেকৈ স্কৰিঙৰ কামখিনি আগবাঢ়ে আৰু।
0: গোটেই যিটো কথা আপুনি ক'লে, এই গোটেই কথাখিনি অধ্যয়নৰ লগত জড়িত। এখন চিনেমা যেতিয়া প্ৰথম আপোনাৰ হাতলৈ আহে, নিশ্চিতভাৱে যি চিনেমাখনৰ যিগৰাকী পৰিচালক, সেই পৰিচালকগৰাকীৰ পৰিচালনা থাকিবই তাত, কিন্তু নিজাববীয়াকৈ যিজনে সেই কামখিনি কৰে, মই আপোনাৰ উদাহৰণ হিচাপে ধৰিলোঁ, যেতিয়া আপুনি সেই কামখিনি কৰে, আপোনাৰ ক্ষেত্ৰত কোনখিনিলৈকে স্বাধীনতা থাকে যে মই পৰিচালকে এইটো নিৰ্দেশনা দিলে যে ইয়াত এই ধৰণৰ মিউজিক এটা লাগে বা এই ধৰণৰ সংগীত এটা ইয়াত লাগে, আপোনাৰ হাতত কোনখিনি স্বাধীনতা থাকে যে মই এইটো এনেকৈ কৰিম, এইটো এনেধৰণে কৰিম, আপুনি কথাটো উদাহৰণ সহকাৰেও বুজাই দিব পাৰে?
1: বহুতখিনি তেনেকুৱা থাকে, কাৰণ এতিয়া যেতিয়া কিছুমান আমাৰ কিছুমান যেতিয়া আমাৰ এডিটিং টেবুলৰ পৰা যেতিয়া চাউণ্ডলৈ আহিব বস্তুখিনি, তাত কিছুমান ৰেফাৰেঞ্চ মিউজিক দিয়ে বা সেই ফিলটো দিয়ে, কিন্তু আমাৰ এটা হেৰি হৈ থাকে যে আমি সেই বস্তুখিনি আমি নিজাকৈ এটা নতুন সেই টোনটো লৈ বা চেৰজাখনৰে টোনটো লৈ আমি নিজাকৈ অকণমান তাত, আমি এনেকুৱা নহয় যে আমি তাৰ বস্তুটো লৈ চেৰজাখন বস্তুটো লৈ আমি ধুনীয়াকৈ এটা চিম্পনি ক্ৰিয়েট কৰিব পাৰোঁ, অৰ্কেষ্ট্ৰেল ছেকশ্যন এটা ক্ৰিয়েট কৰিব, সেইখিনি থাকে যে মানে ইমোশ্যনটো কেনেকৈ কেৰি কৰি লৈ আহিছে আৰু সেই ইমোশ্যনটো লৈ যোৱাতে আমি কি কি বস্তু ইনভল্ভ কৰি লৈ গৈছোঁ, সেইখিনি থাকে হেৰি কৰি তেখেতে যে কৈ দিব যে আমাক এনেকুৱা ধৰণৰ এটা যে বুজাই দিব যে আমাৰ এইটো এৰিয়াৰ এইটো কমিউনিটিক লৈ তেনেকুৱা ধৰণৰ মিউজিক এটা লাগে, তাৰপিছত আমি নিজাকৈ ক্ৰিয়েট কৰি ল'ব পাৰোঁ যে এইখিনি এনেকৈ এনেকৈ কৰোঁ, এইখিনি এইটো মানে এনেকুৱা এটা মিউজিক বাজে বা এনেকুৱা এটা টোন তাত বজায় সকলোৱে, এইটো ইনষ্ট্ৰুমেণ্ট লৈ আমি বেলেগ বিভিন্ন ধৰণে আমি খেলি থাকিব পাৰোঁ বস্তুটো গোটেই এণ্টায়াৰ চিনেমাখনত ডিজাইন কৰি।
0: আচলতে খুব গুৰুত্বপূৰ্ণ বহুকেইটা কথা আমি পাতিছোঁ, এই কথাখিনি সততে আচলতে আলোচনা নহয় এনেধৰণৰ কথা, সেইবাবে মই পতাৰ চেষ্টা কৰিলোঁ বা নিজেও জনাৰ চেষ্টা কৰিলোঁ। যিহেতু আমি এখন চিনেমা চাবলৈ যাওঁ, ডাঙৰ পৰ্দাত চিনেমাখন দেখোঁ বা ডিজিটেলি যিসমূহ এৰা হয় সেইসমূহ আমি চাওঁ, কিন্তু তাৰ অন্তৰালত যিখিনি কষ্ট লুকাই থাকে সেই কষ্টখিনি আমি কেতিয়াও অনুধাৱন কৰিবলৈ চেষ্টা নকৰোঁ। সেইবাবে এই কথাখিনি পাতিলোঁ যে কিমান নিখুঁতভাৱে প্ৰতিটো বস্তু নিখুঁতভাৱে চাব লগা হয়, প্ৰতিটো বস্তু নিখুঁতভাৱে অধ্যয়ন কৰিব লগা হয়, তাৰ পাছত তাত কিবা এটা সংলগ্ন কৰাৰ ক্ষেত্ৰত সেই সক্ষমতাখিনি আহে। আৰু কথা পাতি যাম, এবাৰ কিবা এটা শুনি ল'ব বিচাৰিছো।
1: মই এতিয়া নতুনকে যোনটো মোৰ কাম কৰি আছো সেইটো অকণমান এটা গুণগুণাই দিছো,

0: মই আসলে কৰবাত ভাগ্যবান আজি, এইভাবে ভাগ্যবান। মই এটো কবলে বিচৰা নাই, যিসকল অতিথি আমাৰ ইয়ালৈ আহিছে তেওঁলোকক আচলতে মই সেৱা প্ৰতিপন্ন কৰিব বিচৰা ভাবে এই কথাটো ক'ব বিচৰা নাই। মই আচলতে এই কথাটোহে ক'ব বিচাৰিছোঁ, আপুনি কোনখিনিত পৃথক। বিভিন্নজন অতিথি ইয়ালৈ আহে, বিভিন্নজন অতিথিৰ সৈতে আমি কথা পাতোঁ প্ৰতি সপ্তাহে, অনুষ্ঠানৰ জৰিয়তে আমি কথা পাতিবলৈ চেষ্টা কৰোঁ। সততে দেখিবলৈ পোৱা যায় যে আমি বিশেষভাৱে তেওঁক এটা প্ৰশ্ন সোধো যে আপুনি নিজাববীয়াকৈ কিবা সৃষ্টি কৰিছে নেকি, বা যদি নিজাববীয়াকৈ আপুনি সৃষ্টি কৰিছে তেতিয়াহ'লে তাৰ পৰা এটা শুনিব বিচাৰোঁ। স্বনামধন্যসকলৰ কথা আমি বাদ দিলোঁ বাৰু, তেতিয়াহে আচলতে তেওঁলোকে তেনেধৰণৰ গীতসমূহ পৰিৱেশন কৰে। কিন্তু আজি যিকেইটা গীত এতিয়ালৈকে শুনিলোঁ, সতীৰ্থ ডিম্পলো মোৰ সৈতে এই কথাটোৰ সৈতে সহমত হ'ব চাগে, প্ৰায়কেইটা গীত তেওঁৰ নিজৰ সৃষ্টি বা নিজৰ সেই ধৰণৰ ক'ৰবাত নিজৰ নিজৰ লগা এটা আছে। আৰু আটাইকেইটা গীতৰ কথাই হওক, আটাইকেইটা গীতৰ সুৰেই হওক, যথেষ্ট পৰিমাণে পৃথক। আৰু ক'ৰবাত এই গীতখিনি এটা সময়ত মানুহক যে যথেষ্ট পৰিমাণে আকৰ্ষিত কৰিব, ই যথেষ্ট নিশ্চিত। মানে আমি মই আচলতে যথেষ্ট আশাবাদী আপোনাক লৈ বৰ্তমান সময়ত। এই গীতখিনি ইমান বেছিকৈ চুই গৈছে, মই সেইবাবে এই প্ৰশ্নটো কৰিছিলোঁ যে গীতখিনি আমি কেতিয়া শুনিবলৈ পাম, কেনেকৈ শুনিবলৈ পাম, সেইবাবে প্ৰশ্নটো কৰিছিলোঁ। এতিয়া মই অকণমান বেলেগ ফালে আহিছোঁ, আপোনাৰ গানৰ কথালৈ আহিছোঁ। এতিয়া যিহেতু গীতৰ সৈতে জড়িত থকা মানুহ, প্ৰতিগৰাকী গানৰ সৈতে জড়িত থকা মানুহৰ কাৰোবাক অনুকৰণ কৰা হয়, কোনোবা আদৰ্শ পুৰুষ হয়। মই যদি আপোনাক এই মুহূৰ্তত সুধোঁ, কাৰ গানে আপোনাক আকৰ্ষিত কৰে, কাৰ গান গানক আপুনি যদি আপোনাক কয় যে দিনটো এখেতৰ গান আপুনি শুনি থাকিব লাগিব, আপুনি শুনি থাকিব?
1: তেনেকুৱা মানে এজন ক'বলৈ বহুত দিগদাৰ হৈ যায়,
0: তালিকাখন সকলোৱে দীঘলীয়া, তথাপিও টপ ফাইভ যদি আমি সুধোঁ।
1: টপ ফাইভ যে মই বহুতকেইটা আৰ্টিষ্ট আছে, জুবিনদাটো সদায় যিমান টাইম শুনো যিমানবাৰে শুনো, কোনো এটা গান মানে সদায় নতুন নতুন লাগি থকাৰ নিচিনা, তাৰ কৰ্ড লাইনবিলাক নতুন নতুন, সদায় নতুন নতুন বস্তু, মানে এনেকুৱা হয় যে গানটো শুনিলোঁ আজি মই নৰ্মেল কৰ্ড লাইনটো বজালোঁ, কিন্তু পাছত আকৌ শুনিলোঁ অ'কে এইটোচোন বেলেগ এটাহে বজাই থৈ দিওঁ, সেইটো বেলেগ। তো আমাৰ যন্ত্ৰচিৰা গান শুনি ভাল লাগে, তাৰপিছত বাহিৰৰ বা আমাৰ এটা বেণ্ড আছে ফচিলছ বুলি, তেখেতসকলৰ গান শুনো, ফচিলছৰ গান শুনো। বাহিৰৰ এটা আৰ্টিষ্ট আছে গ্লেন হেনচাৰ্ড বুলি, তেখেতৰো মই শুনো, জন মেয়াৰ আছে বা বেৰি ক্লেপটন আছে,
0: সংক্ষেপে যিকেইটা এই মুহূৰ্তত আপোনাৰ মনলৈ আহিছে সেইকেইটাহে আচলতে সুধিব বিচাৰিছো। মই প্ৰশ্নটো এইবাবেই কৰিছিলো, মই ধৰি ললো জুবিন গাৰ্গৰ গীত। এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত অধ্যয়ন যথেষ্ট হৈছে, গৱেষণা যথেষ্ট হৈছে, জয়ন্ত হাজৰিকাৰ গীতৰ ওপৰত গৱেষণা অধ্যয়ন যথেষ্ট হৈছে, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপগড় জ্যোতিপ্ৰসাদ আগৰৱালা, পাৰ্বতী প্ৰসাদ বৰুৱা, তেওঁলোকৰ গীতৰ অধ্যয়ন আৰু গৱেষণা যথেষ্ট পৰিমাণে হৈছে। কিন্তু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ গীতসমূহৰ যেনেধৰণে গৱেষণা হ'ব লাগিছিল, যেনেধৰণে অধ্যয়ন হ'ব লাগিছিল, এই মুহূৰ্তলৈকে হোৱা নাই। আৰু যদিও হৈছে, সেয়া চেগা চুৰুকাকৈ হৈছে, পিছলৈ চাগে হ'বগৈ। মই প্ৰশ্নটো এইবাবে সুধিছোঁ, যিহেতু আপুনি গানৰ কাৰিকৰীভাৱে জড়িত, আপুনি একো একোটা গানৰ সৈতে আপুনি কাৰিকৰীভাৱে জড়িত, আপোনাৰ মই প্ৰশ্নটো এনেধৰণে সুধিব বিচাৰিছোঁ যে আপুনি জুবিন গাৰ্গৰ গীতসমূহৰ কোনটো দিশ আপুনি গৱেষণা কৰিব লাগে বুলি ভাবে, কোনখিনি কথা আপুনি গৱেষণা কৰিব লাগে বুলি ভাবে?
1: আচলতে তেখেততো গোটেই চিন্তাটোৱেই গৱেষণা,
0: তেওঁ মানুহজনে গৱেষণা ধৰ্মী,
1: বহুতকেইটা দিশ আছে তেনেকে তেখেতৰ কম্পজিশ্যন হওক,
0: মই আচলতে টেকনিকেল কথাখিনি জানিবৰ কাৰণে কথাটো সুধিছো,
1: তেখেতৰ কম্পজিশ্যন বিলাক কেনেকুৱা হ'ব লাগে, কেনেকুৱা হয়, তেখেতে চিন্তানো কেনেকে কৰিছিলে যে এটা গান বনোৱাৰ মানে বনোৱাৰ ভিতৰত তেওঁ কিমান ধৰণৰ আমাৰ অসমীয়া থলুৱা ফক ইনষ্ট্ৰুমেণ্টবিলাক ইউজ কৰিছিল, তো সেইবিলাক বস্তু বহুত কিয়নো ইউজ কৰিছিলে এইবিলাক বস্তু জানিবলৈ এটা হেৰি কৰিব লাগে। আৰু তেখেতৰ গোটেই গান সুৰ কথা, তেখেতৰ মানুহজন চব গৱেষণামূলকে হয় থাকে মোৰ মতে।
0: এতিয়া যদি সম্ভৱ হয়, মোৰ ফালৰ পৰা অনুৰোধ, এইটো ব্যক্তিগত অনুৰোধ, যদি সম্ভৱ হয় এটা জুবিন গাৰ্গৰ এটা কলি শুনিব পাৰিম নেকি?
1: পাৰি পাৰি বাপ,

0: ধন্যবাদ
1: মোৰ অনুৰোধটো ৰক্ষা কৰাৰ বাবে। আমি অনুষ্ঠানৰ একেবাৰে শেষৰ ফালে আহিছোঁ, অনুষ্ঠান কিছু মুহূৰ্তৰ পাছতে আমি সামৰিম। মই একেবাৰে শেষত জানিব বিচাৰিছোঁ, সংগীতক লৈ কাৰিকৰীভাৱেই হওক বা নিজে গোৱাৰ ভাৱেৰেই হওক, কেনেধৰণৰ পৰিকল্পনা আছে?
2: এতিয়াতো পৰিকল্পনা বুলি বহুতখিনিয়ে আছে, যে প্ৰথমতে নিজৰ গানখিনি, নিজৰ যোনখিনি কম্প'জ কৰি থোৱা গান আছে, সেইখিনি বস্তু আকৌ মানুহৰ মাজত সামাজিক মাধ্যমত,
1: সেইটোতো একদম প্ৰয়োজন। কাৰণ এই গীতখিনি শুনাৰ পাছত মই ব্যক্তিগতভাৱে আপোনাক কাটৰ অনুৰোধ জনাম যে গীতখিনি এৰিব লাগে। যিখিনি গীত আপুনি এই মুহূৰ্তত গালে বা আমাৰ শ্ৰোতাসকলে শুনিলে, এই গীতখিনি এৰিব লাগে আৰু আমাক শুনা ব্যৱস্থাটো কৰিব লাগে। সেইটো মই একদম কাটৰ অনুৰোধ জনাম ব্যক্তিগতভাৱে। এটা অনুৰোধ আছিলে আপোনাৰ বাবে, আমি অনুষ্ঠান সামৰিম, মোৰ হাতত মাত্ৰ 4 মিনিট সময় এটা আছে। গুণগুণ মনে মনে ভাস্কৰ বৰুৱাৰ এটা গীত আপুনি খুব সুন্দৰ গায় বুলি এই গীতটি এটা অনুৰোধ আহিছে। যদি এই মুহূৰ্তত আপোনাৰ গীতটি মনত পৰিছে তেতিয়াহ'লে গীতটি আপুনি গাই দিয়ক, যদি মনত নাই পৰা তেতিয়াহ'লে তাৰ পৰিৱৰ্তে বেলেগ এটা গীত গাই দিলেও হ'ব। ৰাজপথেৰে যেতিয়া ৰজা যায় এই গীতটি যদি সম্ভৱ হয়।
2: নিশ্চয়।

0: মোৰ এই মুহূৰ্তত অলকেশ্বৰ দলে মনত পৰিছে, ইমান অবিকলকৈ কেনেকৈ গাব পাৰে সেই প্ৰশ্নটো আচলতে মোৰ মনত খুদ হৈ আছে। আমি অনুষ্ঠান সামৰিব লাগিব, প্ৰায় সময় আমাৰ কমি আহিছে। মই শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আজি অনুষ্ঠানটোত উপস্থিত হৈ শেষত আপুনি কি ক'ব?
1: খুব ভাল লাগিলে আৰু ইমান ধুনীয়া এটা অনুষ্ঠানলৈ এনেকৈ নিমন্ত্ৰণ জনাই ইমান ধুনীয়াকৈ গান গাবলৈ পাইছোঁ, খুব ভাল লাগিছে।
0: আৰু মই পুনৰবাৰ সেই অনুৰোধটোৱে আচলতে কৰিব বিচাৰিছোঁ যে যিখিনি গীত আপুনি পৰিৱেশন কৰিলে আজি আপোনাৰ নিজাববীয়া সৃষ্টিৰ যিখিনি গীত আপুনি পৰিৱেশন কৰিলে সেইখিনি অতি সোনকালে আমাৰ শুনাৰ ব্যৱস্থা কৰিব লাগে। আমাৰ দৰে যিসকল শ্ৰোতা আছে সেই শ্ৰোতাসকলৰ বাবে শুনাৰ ব্যৱস্থা কৰিব লাগে। আৰু পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। ব্যস্ততাময় সময়ৰ পৰা এই সময়খিনি আকাশবাণী গুৱাহাটীক দিলে, আমাৰ অনুষ্ঠানটোক দিলে, তাৰ বাবে পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। প্ৰিয় শ্ৰোতা, সেয়া আছিল আজিৰ অতিথি হিমাংশু তালুকদাৰ। ইতিমধ্যে আপোনালোকে অনুধাৱন কৰিব পাৰিছে হিমাংশু তালুকদাৰৰ কণ্ঠ কিমান সুন্দৰকৈ হিমাংশু তালুকদাৰে ইটোৰ পাছত সিটোকৈ গীত আপোনালোকক শুনালে, ইটোৰ পাছত সিটো গীতে আমি আশা কৰিছোঁ আপোনালোকো যথেষ্ট পৰিমাণে মন্ত্ৰমুগ্ধ হ'ল আমাৰ অনুষ্ঠানটো চাই আৰু তেখেতৰ গীত শুনি। আকৌ এটা নতুন খণ্ডলৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ আশাৰে আজিৰ এই খণ্ডটোৰ পৰা মই ভাস্কৰ বিদায় লৈছো। নমস্কাৰ
2: প্ৰিয় শ্ৰোতা, ইমান পৰে লাইভ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী শুনিলে। আজিৰ অতিথি আছিলে কণ্ঠশিল্পী হিমাংশু তালুকদাৰ। আঠ ধৰিলে ভাস্কৰ শইকীয়া আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

সিমানপুৰ শ্ৰোতাসকলে যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া আগবঢ়াইছো লোকগীতৰ অনুষ্ঠান। আজিৰ লোকগীতৰ শিল্পী বুলু মেধি।

শ্ৰোতাসকলে লোকগীতৰ অনুষ্ঠানটি শুনিলে। আজিৰ লোকগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলে বুলু মেধিৰ কণ্ঠৰ কেইটিমান লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। এতিয়া নিবেদন কৰিছো ভজনৰ অনুষ্ঠান। ভজনৰ অনুষ্ঠানটিত প্ৰথমেই শুনক অনুপ জলতাৰ কণ্ঠৰ এটি ছাই ভজন।

0: Rohtogi anchor. This program was produced and presented by the News Services Division of Akashvani.
1: Spotlight. এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত। আৰম্ভ কৰিবলৈ লৈছো খোখো খোখিকাৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰাম ধেনু।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মোৰ পছন্দৰ এমুঠিমান গীত আৰু কিছু মনৰ কথা লৈ এয়া ষ্টুডিঅ'ৰ মজিয়াত মই দীপাঞ্জলি দাস পাঠক।

সুমন কল্যাণপুৰ বিগত 31 মে তাৰিখে আমাৰ মাজৰ পৰা বিদায় মগা বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ গীতেৰে সজাবলৈ লৈছো আজিৰ ৰামধেনু অনুষ্ঠান। ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ স্বৰ্ণযুগৰ অন্যতম বিশিষ্ট নেতথ্য কণ্ঠশিল্পী আছিল সুমন কল্যাণপুৰ। মধুৰ, কোমল আৰু হৃদয়স্পৰ্শী কণ্ঠৰ অধিকাৰী এই গায়িকাগৰাকীয়ে হিন্দী, মাৰাঠী, বাংলা, অসমীয়া, গুজৰাটী, কন্নড়, পাঞ্জাৱী, উৰিয়া আদি বহু ভাষাত 7 শতাধিক গীত গাই ভাৰতীয় সংগীত জগতলৈ অসামান্য অৱদান আগবঢ়াই গৈছে। তেওঁৰ কণ্ঠৰ স্বচ্ছতা, শাস্ত্ৰীয় সংগীতৰ দৃঢ় ভিত্তি আৰু আৱেগময় উপস্থাপনে তেওঁক সংগীত প্ৰেমীৰ হৃদয়ত চিৰস্মৰণীয় কৰি ৰাখিছে।

সুমন কল্যাণপুৰৰ জন্ম 1937 চনৰ 28 জানুৱাৰীত তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ ঢাকা চহৰত বৰ্তমানৰ বাংলাদেশত হয়। তেওঁৰ জন্মনাম আছিল সুমন হেমাগ্দি। তেওঁলোকৰ পৰিয়াল মূলতঃ কৰ্ণাটকৰ সাৰস্বত ব্ৰাহ্মণ পৰিয়াল আছিল। 1943 চনত পৰিয়ালটো মুম্বাইলৈ স্থানান্তৰিত হয়। শৈশৱৰ পৰাই তেওঁ সংগীতৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰকাশ কৰিছিল। সুমন কল্যাণপুৰে পণ্ডিত কেশৱৰাও ভোলে, উস্তাদ আব্দুল ৰহমান খান আৰু মাষ্টাৰ নৱৰত আদি বিশিষ্ট গুৰুৰ ওচৰত হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ শিক্ষা গ্ৰহণ কৰে। এই শাস্ত্ৰীয় শিক্ষাই তেওঁৰ কণ্ঠক অধিক মাধুৰ্যময়, নিয়ন্ত্ৰিত আৰু অভিব্যক্তিপূৰ্ণ কৰি তোলে।

1952 চনত তেওঁ প্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ'ত গীত পৰিৱেশন কৰে। তাৰ পিছত মাৰাঠী চলচ্চিত্ৰত গীত গোৱাৰ সুযোগ লাভ কৰে আৰু 1954 চনত হিন্দী চলচ্চিত্ৰত নেপথ্য গায়িকা হিচাপে সুমন কল্যাণপুৰে আত্মপ্ৰকাশ কৰে। ধীৰে ধীৰে তেওঁৰ সুমধুৰ কণ্ঠ সংগীত পৰিচালক আৰু সংগীত প্ৰেমীৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ ধৰে। 1960 আৰু 1970 দশকত সুমন কল্যাণপুৰে ভাৰতীয় চলচ্চিত্ৰ সংগীতত এক বিশেষ স্থান অধিকাৰ কৰে। তেওঁ নৌশাদ, মদন মোহন, ৰৌশন, শংকৰ জয়কিষণ, এছ ডি বৰ্মন, ৰবি, হেমন্ত কুমাৰ, লক্ষ্মীকান্ত প্যাৰীলাল আদি বিখ্যাত সংগীত পৰিচালকসকলৰ সৈতে কাম কৰিবলৈ লয়।

সুমন কল্যাণপুৰৰ যুগল গীতসমূহ বিশেষভাৱে জনপ্ৰিয় হৈছিল। বিশেষকৈ কিম্বদন্তী গায়ক মহম্মদ ৰফিৰ সৈতে গোৱা বহুতো গীত আজিও সংগীতপ্ৰেমীৰ মুখে মুখে শুনিবলৈ পোৱা যায়। ইয়াৰ উপৰিও তেওঁ মুকেশ, মন্না দে, কিশোৰ কুমাৰ, তালাত মাহমুদ আদি বিশিষ্ট শিল্পীসকলৰ সৈতে বহু স্মৰণীয় গীত গাইছে। এই গীতসমূহ আজিও ভাৰতীয় চলচ্চিত্ৰ সংগীতৰ অমূল্য সম্পদ হিচাপে গণ্য কৰা হয়।

হিন্দীৰ উপৰিও সুমন কল্যাণপুৰে মাৰাঠী, বাংলা, অসমীয়া, গুজৰাটী, কন্নড়, পাঞ্জাৱী, উৰিয়া, ভোজপুৰী আদি বহুতো ভাষাত গীত গাইছে। বিশেষকৈ মাৰাঠী ভক্তিমূলক সংগীত আৰু সুগম সংগীতত তেওঁৰ অৱদান বিশেষভাৱে স্মৰণীয়। দীঘলীয়া সংগীত জীৱনত তেওঁ বহু সন্মান লাভ কৰে। তাৰ ভিতৰত উল্লেখযোগ্য আছিল লতা মংগেশকাৰ বঁটা, মিৰ্চি মিউজিক লাইফ টাইম এচিভমেণ্ট এৱাৰ্ড আৰু শেহতীয়াভাৱে ভাৰত চৰকাৰৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ তেখেতক প্ৰদান কৰা হয়। 2026 চনৰ 31 মে' তাৰিখে 89 বছৰ বয়সত এয়া বিশিষ্ট সংগীত শিল্পী সুমন কল্যাণপুৰৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ পিছত ভাৰতৰ সংগীত জগতত গভীৰ শোকৰ ছাঁ পৰে।

প্ৰিয় শ্ৰোতা, সুমন কল্যাণপুৰৰ গীতেৰে সজোৱা মোৰ পচন্দৰ গীতৰ অনুষ্ঠান ৰামধেনুটি আজিলৈ ইমানতে সামৰিছো।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া নিবেদন কৰিছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। এই অনুষ্ঠানত আজি আগবঢ়াইছো সুব্ৰা দত্তৰ খায়াল, ৰাগ ৰাগশ্ৰী।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30:18 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰচাৰণৰ অন্ত পৰিল। কাইলৈ প্ৰচাৰণ পুনৰ মুকলি কৰা হ'ব পুৱা 5:30। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।